আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 28 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 13 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চক্ৰেটিছে কৈছিল, কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সজ লোকৰ উপদেশ বেছিকৈ শুনিবা, তোমাৰ মংগল হ'ব। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মনোজ।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে উস্তাদ ৰচিদ খাৰ কণ্ঠ সংগীত ৰাগ মিয়া।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে উস্তাদ ৰচিদ খাৰ কণ্ঠ সংগীত শুনিলে। ৰাগ আছিল মিয়াকি তৰি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

চাৰে সাত বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা চাৰে ন বজাত ইন্দ্ৰ ভূঞা ৰচিত নাটক চন্দ্ৰৰ কলংক, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত আৰ্লি ডিটেকশ্যন অফ কিডনি এইলমেণ্টছ এণ্ড এৱাৰনেছ, এই বিষয়ে ডক্টৰ গায়ত্ৰী পেগুৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে

আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাট অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনীয়া লেখ্য বান্দৰ আৰু শিয়ালৰ প্ৰথম খণ্ড, অনাতাৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ। সন্ধিয়া 6:00 পুনৰ কৈছোঁ, 6:10 কৃষি জগত অনুষ্ঠানত পৰিৱৰ্তিত জলবায়ুত শালি ধানৰ খেতি এই বিষয়ে ডক্টৰ বিনোদ কলিতাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:30 ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ অনুষ্ঠানৰ শিল্পী দিলীপ চৌধুৰী আৰু শান্তনা কলিতা, পৰবীন আহমেদ, বৰ্ণালী দাস আৰু শান্তনু গোস্বামী, মিনতি গগৈ বৰুৱা আৰু অপূৰ্ব কুমাৰ দাস। 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত। দহ বজাত হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণি, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লক্ষ্যধৰ ডেকাৰ কণ্ঠৰ আধুনিক গীত। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত হাদিৰাম ৰংচন আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটো, অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ৰেডিঅ' জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্বিজ্ঞানৰ যিটো শাখাত মহাকাশৰ ৰেডিঅ' তৰংগৰ উৎসসমূহৰ বিষয়ে অধ্যয়ন বা বিশ্লেষণ কৰা হয় সেই বিভাগটোকে ৰেডিঅ' জ্যোতিৰ্বিজ্ঞান বোলা হয়। 1931 চনত বেল টেলিকম লেবৰেটৰীৰ কাৰ্ল জেনস্কি নামৰ অভিযন্তা এজনে এণ্টেনা ব্যৱহাৰ কৰোঁতে অনুভৱ কৰে যে আমাৰ হাতীপতিটোৰ কেন্দ্ৰৰ পৰা কিছুমান অতি আমনিদায়ক ৰেডিঅ' তৰংগ আহি থাকে। জেনস্কিৰ এই আৱিষ্কাৰৰ পৰাই পোন প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে বুজিব পাৰিলে যে তাৰকা ৰাজ্যসমূহে ৰেডিঅ' ৱেভ বা অনতাৰ তৰংগ বিকিৰণ কৰিব পাৰে। এনেকৈ জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত ৰেডিঅ' জ্যোতিৰ্বিজ্ঞান নামৰ নতুন শাখাটোৰ আৰম্ভ হয়। বিজ্ঞানীসকলে বুজিব পাৰিলে যে আলোকীয় দূৰবীনবোৰৰ বাহিৰেও ৰেডিঅ' দূৰবীন আৰু ৰেডিঅ' স্পেক্ট্ৰস্কোপ বা ৰেডিঅ' বৰ্ণালী লেখ যন্ত্ৰৰেও মহাকাশ পৰ্যবেক্ষণ কৰিব পাৰি। ৰেডিঅ' দূৰবীন আৰু আলোকীয় দূৰবীনবোৰৰ মূল আৰ্হি প্ৰায় একেধৰণৰ, কিন্তু ৰেডিঅ' দূৰবীনবোৰ আকাৰত ডাঙৰ হয় কাৰণ ইহঁতে বিদ্যুৎ চুম্বকীয় বিকিৰণৰ বেছি দীঘল তৰংগ দৈৰ্ঘ্য নিৰীক্ষণ কৰিব লাগে। ৰেডিঅ' তৰংগবোৰৰ দৈৰ্ঘ্য সাধাৰণতে 1 মিটাৰৰ পৰা 1 কিলোমিটাৰলৈকে হয়। আনহাতে আমি চকুৰে দেখা পোহৰৰ তৰংগবোৰৰ দৈৰ্ঘ্য কেৱল 1 মাইক্ৰ'মিটাৰহে। দৈৰ্ঘ্যৰ এই তাৰতম্যৰ বাবেই ৰেডিঅ' তৰংগবোৰ চকুৰে দেখা পোহৰৰ তৰংগতকৈ ফ'কাছ কৰিবলৈ বেছি সহজ। ফলত আলোকীয় দূৰবীনবোৰৰ দৰে সিহঁতৰ আৰ্চি বা লেন্সবোৰ অতি মিহি বা নিখুঁত নহ'লেও হয়। ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানীসকলৰ এটা ডাঙৰ সুবিধা হ'ল যে ক্ষীণ ৰেডিঅ' তৰংগবোৰ অহৰহ আহিয়ে আছে, কিন্তু সূৰ্যৰ পৰা অহা দৃশ্যমান বিদ্যুৎ চুম্বকীয় তৰংগ

0: তৰংগৰ পোহৰবোৰে আনবোৰ তৰংগ দৈৰ্ঘ্যক পৰ্যবেক্ষণ কৰোঁতে অসুবিধাৰ সৃষ্টি কৰে। ৰেডিঅ' দূৰবীণবোৰে দূৰ দূৰণিৰ তৰাৰ পৰা অহা অতি দুৰ্বল তৰংগকো ধৰা পেলাব পাৰে। তৰা এটা পৰ্যবেক্ষণ কৰোঁতে প্ৰয়োজন হোৱা আলোকীয় দূৰবীণৰ তুলনাত ৰেডিঅ' দূৰবীণৰ আকাৰ 50 গুণে বেছি ডাঙৰ হ'ব লাগে। তদুপৰি বেলেগ বেলেগ স্থানত থকা কেইবাটাও ৰেডিঅ' দূৰবীণৰ সংকেতবোৰ গ্ৰহণ কৰিবৰ বাবে ৰেডিঅ' ইণ্টাৰফেৰমেট্ৰি নামৰ এক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত ভিন ভিন ৰেডিঅ' দূৰবীণৰ পৰা গোটাই অনা সংকেতবোৰেৰে এটা বৃহৎ দূৰবীণত ডাঙৰ প্ৰতিবিম্বৰ সৃষ্টি কৰিব পৰা যায়। নিউ মেক্সিকোৰ চকৰো নামে ঠাইত ভেৰি লাৰ্জ এৰে নামৰ বা চমুকৈ VLA নামৰ বৃহৎ আকাৰৰ ৰেডিঅ' ইণ্টাৰফেৰমিটাৰ আছে। আলোকীয় দূৰবীণ এটাই চকুৰে দেখা পোহৰৰ তৰাৰ এটাক যিমান স্পষ্টকৈ দেখিব, VLA নামৰ ৰেডিঅ' দূৰবীণটোৱে ৰেডিঅ' তৰংগ নিৰ্গত কৰা লক্ষ্যবস্তু এটাক তাৰ তুলনাত 1000 গুণ অধিক স্পষ্ট ৰূপত দেখা পায়। সঁচা কথাত আমাৰ সূৰ্যটো এটা ৰেডিঅ' তৰাহে। সূৰ্যটো অতি উত্তপ্ত হোৱাৰ বাবে সূৰ্যই তাপ বিকিৰণ কৰোঁতে ৰেডিঅ' বৰ্ণালীৰ সৃষ্টি কৰে। এই বিকিৰণবোৰৰ শক্তি সৌৰ উষ্ণতাৰ সহায়ত নিৰূপণ কৰা হয়। ইয়াৰ উপৰিও সূৰ্যৰ গাত ৰেডিঅ' ধুমুহা চলি থাকে। এনে ধুমুহাৰ সৈতে সূৰ্যত থকা কলংকবোৰো জড়িত হৈ পৰে। ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানীসকলে এইটোও ধৰা পেলাইছে যে সূৰ্যৰ কৰোণা বা বাহিৰৰ তৰপটোৰ উষ্ণতা আমি চকুৰে দেখা সূৰ্যৰ কাহিখনৰ তুলনাত অতি বেছি। ৰেডিঅ' দূৰবীণ ব্যৱহাৰ কৰি ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানীসকলে চন্দ্ৰ, শুক্ৰ, মঙল, বৃহস্পতি আৰু শনি গ্ৰহৰ তাপ বিকিৰণৰ পৰিমাণ ধৰা পেলাব পাৰে। বৃহস্পতি গ্ৰহৰ ক্ষেত্ৰত আন এটা কথাও ধৰা পৰিছে যে অহৰহ তাপ বিকিৰণৰ মাজতে গ্ৰহটোৰ ভিতৰত কিছুমান উচ্চ শক্তিৰ বিস্ফোৰণ ঘটে। এনে ৰেডিঅ' ধুমুহাৰ উৎস এতিয়াও ধৰা পেলাব পৰা নাই। ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। ইংলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী JS হেই সামৰিক ৰেডাৰৰ প্ৰভূত উন্নতি সাধন কৰে। তদুপৰি তেওঁ ধৰা পেলালে যে ৰেডিঅ' তৰংগবোৰৰ প্ৰধান কেন্দ্ৰ হ'ল আমাৰ হাতীপতি। প্ৰথমে আৱিষ্কাৰ হোৱা ৰেডিঅ' তৰাটোৰ নাম Cygnus A ৰখা হৈছে। ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়া আকাশত হাজাৰ হাজাৰ ৰেডিঅ' তৰা আৱিষ্কাৰ কৰিছে, কিন্তু সেইবোৰৰ ভিতৰত Cygnus A নামৰ তৰাটোক বহুত বেছি গুণে শক্তিশালী বুলি জনা গৈছে। ৰেডিঅ' দূৰবীণৰ সহায়ত জ্যোতিৰ্বিজ্ঞানীসকলে দূৰ মহাকাশৰ পৰা অহা ৰেডিঅ' কম্পনাংক বিশিষ্ট বিদ্যুৎ চুম্বকীয় বিকিৰণৰ সহায়ত ৰাসায়নিক পদাৰ্থও চিনাক্ত কৰিছে। এক প্ৰকাৰৰ ৰেডিঅ' সংকেত যাৰ নাম হ'ল ফাষ্ট ৰেডিঅ' বাৰ্ষ্ট বা চমুকৈ FRB, এই সংকেতবোৰ পোহৰৰ চিকমিকনিৰ দৰে আৰু এইবোৰ যিকোনো মুহূৰ্ততে উজ্জ্বল হৈ উঠি কেৱল 1 মিলিছেকেণ্ডৰ এভাগমান সময়হে টিকি থাকিব পাৰে। এই RFB পোনপ্ৰথমে 2007 চনত চিনাক্ত কৰা হৈছিল। তেতিয়াৰ পৰা কেৱল 140টা এনেধৰণৰ FRB ধৰা পেলোৱা হৈছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াত থকা ডমনিয়ন ৰেডিঅ' এষ্ট্ৰফিজিকেল অবজাৰ্ভেটৰীৰ এটা ৰেডিঅ' দূৰবীণৰ সহায়ত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানীৰ দল এটাই আকাশখন এবছৰত এবাৰ স্কেনিং কৰি 535টা FRB চিনাক্ত কৰিবলৈ সমৰ্থ হৈছে। এই সংকেতবোৰ বিশ্ব ব্ৰহ্মাণ্ডত থকা কোনোবা ডেকা নিউট্ৰন তৰাৰ পৰা নিৰ্গত হোৱা বিকিৰণ হ'ব পাৰে বুলি বিজ্ঞানীসকলে মত পোষণ কৰে। এই কামত ব্যৱহাৰ কৰা দূৰবীণটোৰ চমু নাম হৈছে কাইম, অৰ্থাৎ কানাডিয়ান হাইড্ৰজেন ইণ্টেনচিটি মেপিং এক্সপেৰিমেণ্ট। কাইম নামৰ এই ৰেডিঅ' দূৰবীণটো 2018 চনত কৰ্মক্ষম হৈছিল।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এছ বি

0: sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী, বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। ভাৰতে কাটাৰৰ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱত ভাগ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পৰ্যায় মুকলি কৰিছে। আৰু ইটালীৰ য়ানিক চিনাৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰে পৰা 17 জুলাইলৈ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি উদ্ভাৱন আৰু বহন ক্ষমতাক গুৰুত্ব আৰোপ কৰি ইউৰোপৰ সৈতে ভাৰতৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীগোৱেলে আজি স্পেইনলৈ যাব আৰু তাত তেওঁ স্পেইনৰ চেম্বাৰ অৱ কমাৰ্চ CEOE, ICEX স্পেইন বাণিজ্য আৰু বিনিয়োগৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। এই বৈঠকে স্পেইন আৰু ভাৰতৰ

ঔদ্যোগিক নেতাসকলক মটৰ বাহন, নবীকৰণযোগ্য শক্তি, ৰেলৱে, কৃত্ৰিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, খাদ্য প্ৰসংস্কৰণ আৰু পৰ্যটন খণ্ডত অন্বেষণৰ সুযোগ দিব। ইয়াৰ পাছতে শ্ৰীগোৱেলে কাইলৈ আৰু পৰহিলৈ বেলজিয়াম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে থেলছ গ্ৰুপ আৰু চাইলক্স গ্ৰুপৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শ্ৰীগোৱেলে 16 আৰু 17 জুলাইত ফিনলেণ্ডলৈ যাব। তাত তেওঁ ভাৰত ফিনলেণ্ড ব্যৱসায় ঘূৰণীয়া মেজমেলত ভাগ ল'ব। তেওঁ যোগাযোগ, উন্নত নিৰ্মাণ ব্যৱস্থা, বিশুদ্ধ শক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নকিয়া, কোন, কেম্পি গ্ৰুপ আৰু VTT গৱেষণা কেন্দ্ৰকে ধৰি দেশখনৰ আগশাৰীৰ কোম্পানী তথা গৱেষণা প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰিব। ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ শ্বেখ হামাদ বিন খালিফা আল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্ৰ দেশতেই ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হ'ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাদাৰ আমিৰ শ্বেখ হামাদ বিন খালিফা আল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে কয় যে আল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰক বিকাশ আৰু সমৃদ্ধিৰ শিখৰলৈ লৈ যোৱাত নেতৃত্ব দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত উল্লেখ কৰা মতে সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু ভাৰত চৰকাৰৰ হৈ সমবেদনা জনোৱাৰ বাবে কাটাৰলৈ গৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মেৰা য়ুবা ভাৰত পৰ্টেলৰ জৰিয়তে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পৰ্যায় মুকলি কৰিছে। এই অভিযানৰ অধীনত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মন্ত্ৰালয়ে জনোৱা মতে ইয়াৰ বাবে আজিৰে পৰা মাই ভাৰত পৰ্টেলত পঞ্জীয়ন আৰম্ভ হ'ব। চলিত মাহৰ 24-27 জুলাইলৈ জিলা পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ বাছনিৰ ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাজ্যিক বিজেতাসকলক অহা 12 আৰু 13 আগষ্টত নতুন দিল্লীত হ'বলগীয়া ৰাষ্ট্ৰীয় যুৱ সন্মিলনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব। মাই ভাৰতে জিলাভিত্তিক নৃত্য, গীত, ৰীল আৰু চুটিছবি, বাতৰ নাট আৰু কবিতা আবৃত্তিকে ধৰি মুঠ 5টা শাখাত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব। 15-29 বছৰ বয়সৰ যুৱক যুৱতীসকলে এই অংশগ্ৰহণ কৰিব পাৰিব আৰু হিন্দী, ইংৰাজী অথবা যিকোনো এটা আঞ্চলিক ভাষাত প্ৰতিযোগিতাৰ বিষয়সমূহ দাখিল কৰিব পাৰিব। গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব। সমবায় মন্ত্ৰালয়ে জনোৱা মতে এই কাৰ্যসূচীৰ সময়ত শ্ৰীশ্বাহে এক পেৰ মা কে নাম অভিযানৰ অধীনত গছপুলি ৰোপণ কৰিব আৰু APMC অমৃত মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দহেগাম APMC বৰ্ডৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800117800 নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাইগভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা SMS লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা 24 জুলাই পৰ্যন্ত জনসাধাৰণে দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম ৰেফলছে সীমান্ত সুৰক্ষা বাহিনী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত কালি ইম্ফল পূব জিলাৰ লেইটানকপি গাঁৱত সামুদায়িক সম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত কৰে। শান্তি আৰু একতা বজাই ৰখা, জনসাধাৰণৰ আস্থা শক্তিশালী কৰা তথা স্থানীয় লোক আৰু সুৰক্ষা বাহিনীৰ মাজত গঠনমূলক কাৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত মত বিনিময় অনুষ্ঠানত গাঁৱৰ মুৰববী আৰু সচিবকে ধৰি 16 জন গাঁওবাসীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সুৰক্ষা বাহিনী আৰু আৰক্ষী বিষয়াসকলে সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই গগনযান ক্ৰু মডিউল ব্যৱস্থাৰ তিনিটা ডাঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ইয়াৰ প্ৰথম পৰীক্ষাটো আছিল সাগৰত ছিটিকি পৰাৰ পিছত ক্ৰু মডিউলৰ বাবে উলম্ব অৱস্থা নিশ্চিত কৰা। ইয়াৰ বাবে এটা সংৰক্ষিত শীতল গেছভিত্তিক অপাৰেটিং ব্যৱস্থা বিকশিত কৰি পৰীক্ষা কৰা হৈছিল। দ্বিতীয় পৰীক্ষাটোত মহাকাশচাৰীসকলে বাস কৰা ক্ৰু মডিউল আৰু শক্তি প্ৰদান কৰা সেৱা মডিউলৰ মাজত সংযোগ হিচাপে কাম কৰা ব্যৱস্থাটোৰ পৃথকীকৰণ

0: পৰীক্ষা কৰা হৈছিল। কলম্বিয়াৰ বুকাৰামগাত অনুষ্ঠিত 56 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ' 2026ত 5 ভাৰতীয় ছাত্ৰই সোণৰ পদক লাভ কৰিছে। এই যুৱ পদাৰ্থ বিজ্ঞানীসকলে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুনেৰ কনিক্স জেইন, ইন্দোৰৰ ঋদ্ধেশ অনন্ত বেণ্ডেলে, নতুন দিল্লীৰ ঋষিত গাৰ্গ, মুম্বাইৰ শ্ৰেষ্ঠ চুৰাই আৰু আহমেদাবাদৰ সৰিত যোশীয়ে স্বৰ্ণ পদক লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে ভাৰতে 87খন দেশৰ 381জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৰাছিয়া, চীন, কাজাখাস্তান, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ সৈতে যৌথভাৱে প্ৰথম স্থান দখল কৰে। বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ ইয়ানিক সিনেৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত সিনেৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰভক 6-7, 7-6, 6-3, 6-4 ছেটত পৰাস্ত কৰে। এয়া হৈছে সিনেৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ড শ্লেম জয়। ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ কোৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা ফ্ৰান্স যুটি গুৱ' হান্যু আৰু ক্ৰিষ্টিনা স্লাডেনোভিছে কানাডিয়ান ব্ৰাজিলিয়ান যুটি গ্ৰেবিয়েলা ডাব্ৰুস্কি আৰু লুইজা ষ্টেফানিক 6-3, 7-5 ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামীত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। মণিপুৰত বিষ্ণুপুৰ জিলা প্ৰশাসন আৰু বিষ্ণুপুৰ জিলা অলিম্পিক সন্থাৰ উদ্যোগত আয়োজিত প্ৰথম বিষ্ণুপুৰ জিলা অলিম্পিক গেমছৰ কালি সামৰণি পৰে। বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ চেংগেই লম্পকত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী হেমচান্দ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী গোবিন্দ দাস কণ্ঠৌজাম আৰু কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। 5 এই প্ৰতিযোগিতাত মুঠ 16 খেল অনুষ্ঠিত হৈছিল আৰু প্ৰায় 1500 খেলুৱৈ অংশগ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী আৰু উপস্থিত বিধায়কসকলৰ সৈতে ৰাজ্যপালগৰাকীয়ে বিভিন্ন ক্ৰীড়া শাখাৰ বিজয়ীসকলক পুৰস্কাৰ আৰু স্মৃতি গ্ৰন্থ প্ৰদান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। ভাৰতে কাটাৰৰ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ সমিতিৰ অমৃত মহোৎসৱত ভাগ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক যুৱতী শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ পৰৱৰ্তী পৰ্যায় মুকলি কৰিছে। আৰু ইটালীৰ ইয়ানিক সিনেৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালীয়ে আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 28 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 13 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:43 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:30।
3: আমি যে অজ্ঞ এই কথা জনাটোৱেই জ্ঞানৰ প্ৰথম পদক্ষেপ, কথাষাৰ কৈছিল চাৰ্চিলে।
2: আকাশবাণী গুৱাহাটীৰ গৌৰৱ প্ৰেষতা, আমি এটাই জানো যে 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। অসমত আকাশবাণী কেন্দ্ৰ স্থাপনৰ নেপথ্যত থকা মহান ব্যক্তিগৰাকী আছিল গোপীনাথ বৰদলৈ। তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক গোপীনাথ বৰদলৈয়ে অসমতো অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা কেন্দ্ৰৰ প্ৰয়োজন সম্পৰ্কে পতিয়ন দিয়াইছিল। সেই সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং, সাংস্কৃতিক প্ৰাণকেন্দ্ৰ আছিল গুৱাহাটী। সিদ্ধান্ত মৰ্মে দুই ঠাইতে দুটা কেন্দ্ৰ স্থাপন কৰি তাক টেলিফোনৰ মাধ্যমেৰে সংযোগ কৰি যুটীয়া কেন্দ্ৰটোক শ্বিলং গুৱাহাটী নামকৰণ কৰা হ'ল। শ্বিলং কেন্দ্ৰটো উদ্বোধন কৰিছিল

গপ্ৰিয় গোপীনাথ বৰদলৈ আৰু গুৱাহাটী কেন্দ্ৰটো মুকলি কৰিছিল তদানীন্তন প্ৰচাৰ মন্ত্ৰী মহম্মদ তৈয়বুল্লাহ চাহাবে। আনহাতে বৰ্তমানৰ চানমাৰিস্থিত স্থায়ী কেন্দ্ৰটো 1957 চনৰ মে মাহত মুকলি কৰিছিল বিষ্ণুৰাম মেধিয়ে। শ্বিলং গুৱাহাটীত ঘোষক আৰু ঘোষিকাৰূপে আছিল জ্ঞানতা কাকতি আৰু পদ্মবৰ কৌতুকী। আনহাতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমজন ঘোষক আছিল প্ৰমোদ বৰদলৈ। আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ কাৰ্যক্ষম হোৱাৰ পূৰ্বে 1943 চনৰ পৰা কলকাতা কেন্দ্ৰই দৈনিক বিয়লি আধা ঘণ্টাকৈ অসমীয়া অনুষ্ঠান প্ৰচাৰ কৰিছিল। এই অনুষ্ঠানৰ প্ৰথমগৰাকী পৰিচালক আছিল কমল বসু। পাছলৈ এই অনুষ্ঠান প্ৰচাৰ কৰে কমল নাৰায়ণ চৌধুৰী, গোলোকচন্দ্ৰ ভূঞা, পুৰুষোত্তম দাস আৰু উবেদুল লতিফ বৰুৱাই। কলকাতা কেন্দ্ৰৰ পৰা অসমীয়া অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহ নিয়মিত প্ৰচাৰিত হৈছিল। অনুষ্ঠানত যতীন্দ্ৰনাথ দুৱৰা, তীৰ্থনাথ শৰ্মা, হলিৰাম ডেকা, জ্ঞাননাথ বৰা, মাধৱ চন্দ্ৰ বেজবৰুৱা, নলিনীৱালা দেৱী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি গণ্যমান্য সাহিত্যিকসকলেও অসমৰ পৰা গৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেন্দ্ৰটোৰ যোগেদি চুটি নাটকো প্ৰচাৰ কৰিছিল। শ্বিলং গুৱাহাটী কেন্দ্ৰই অসমীয়া শিল্পী সাহিত্যিকসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰ কৰিলে। শ্বিলং গুৱাহাটী কেন্দ্ৰই শ্ৰোতাৰ অভাৱ পূৰণ কৰাৰ লগতে শিল্পী সাহিত্যিকসকলেও মৌলিক সৃষ্টিৰ বাবে প্ৰেৰণা লাভ কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী হৈ পৰিছিল। শিল্পী সমাজেও নতুন সৃষ্টিত মনোনিৱেশ কৰিছিল। এই ক্ষেত্ৰত নৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা, লক্ষ্যহীৰা দাস, দিলীপ শৰ্মা, ভূপেন হাজৰিকা, পুৰুষোত্তম দাস, মুকুল বৰুৱা, হেমেন হাজৰিকা, পদ্ম বৰকটকী, নলিনীৱালা দেৱী, আননীৰাম দাস আদিয়ে ভূমিকাত অৱতীৰ্ণ হৈছিল। ঠিক সেইদৰে সাহিত্যৰ দিশতো যতীন্দ্ৰনাথ দুৱৰা, মফিজুদ্দিন আহমদ হাজৰিকা, ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, মিত্ৰদেৱ মহন্ত, ৰত্নকান্ত বৰকাকতি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, হোমেন বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া, চন্দ্ৰপ্ৰসাদ শইকীয়া, ৰমা দাস, সৌৰভ কুমাৰ চলিহা আদিৰ দৰে সাহিত্যৰ কাণ্ডাৰীসকলেও স্বকীয় সৃষ্টিৰে সুনিপুণভাৱে পাৰ্যমানে সহযোগিতা আগবঢ়াইছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মজিয়াখনে আছিল নৱসৃষ্টিৰ প্ৰেৰণাৰ আধাৰ আৰু প্ৰাণকেন্দ্ৰ। সংগীত, গল্প, কবিতা, উপন্যাসৰ লগতে অসমীয়া নাট্য সাহিত্যৰ বিকাশতো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৰিহণা বিৰাজমান। এই ক্ষেত্ৰত নটসূৰ্য ফণী শৰ্মা, ভৱেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, নৱকান্ত বৰুৱা, মহিম বৰা, তিলক হাজৰিকা, কৃতিনাথ হাজৰিকা, পদ্ম বৰকটকী আদি বৰেণ্য সাহিত্যসকলৰ অৱদানো জ্যোতিষ্মান হৈ ৰব। অসমৰ নাট্য জগতত আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটি নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। সাহিত্য, কলা সংস্কৃতিৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ক্ৰীড়া, বিজ্ঞান, কৃষি, স্বাস্থ্য, শিক্ষা আদি প্ৰচাৰ কৰা হৈছিল। মহিলাসকলৰ বাবে আইডৰ বোলনি আৰু শিশুৰ উপযোগী অকনিৰ মেলে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল তেতিয়াই। অকনি মেলৰ যোগেদি আত্মপ্ৰকাশ কৰা ভিন্নজনে পিছলৈ আকাশবাণীৰ শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। প্ৰথম অৱস্থাৰ অনাতা নাটক ৰচকসকলৰ ভিতৰত আছিল সত্যপ্ৰসাদ বৰুৱা, ছৈয়দ আব্দুল মালিক, ফণী তালুকদাৰ, সুচিব্ৰতা ৰায়চৌধুৰী, নাৰায়ণ বেজবৰুৱা, গিৰীশ চৌধুৰী আদি। ছৈয়দ আব্দুল মালিকৰ কাঠফুলা, আধা অঁকা ছবিকে ধৰি কেইবাটাও জনপ্ৰিয় চুটিগল্পৰো নাট্যৰূপ দিয়া হয়। ইয়াৰ ভিতৰত আছে ফণী শৰ্মাৰ ভোগজৰা, সত্যপ্ৰসাদ বৰুৱাৰ মৃণাল মাহী, ভাস্বতী, শিখা, অতুল চন্দ্ৰ হাজৰিকাৰ সেনাপতি, ত্ৰিকণ্ডজিত, শকুন্তলা, বিৰিঞ্চি কুমাৰ বৰুৱাৰ এবেলাৰ নাট, প্ৰফুল্ল প্ৰসাদ বৰুৱাৰ নামৰূপৰ লোককথা, অৰুণ শৰ্মাৰ শ্ৰী নিবাৰণ ভট্টাচাৰ্য, অনাতাৰ নাম এয়া গদ্য, আহাৰ, চিঞৰ, পুৰুষ, কুকুৰনেচীয়া মানুহ, বুৰঞ্জী পাঠ, অগ্নিগড়, ফণী তালুকদাৰৰ তেজে ধোৱা কামেং, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ বাঘ, হেম শৰ্মাৰ ভূটাই ডেকা, অনিল চৌধুৰীৰ ৰাইটং, মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম, শিপা, দুৰ্গেশ্বৰ বৰঠাকুৰৰ গজেন্দ্ৰ উপাখ্যান, দৈনন্দিন নিৰ্দিষ্ট বক্তা আদি নাট্য সাহিত্যলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ অৱদান। ইয়াৰ লগতে আন এটি বিশেষ অৱদান হ'ল ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশুনাট শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ গ্ৰন্থৰূপ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰথমবাৰৰ বাবে পতা পাণ্ডুলিপিৰ প্ৰতিযোগিতাত ফণী শৰ্মাই সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা সংগ্ৰহীত ঐতিহাসিক তথ্যৰ ভিত্তিত ৰচনা কৰা ভোগজোৰা নাটকখনে প্ৰথম পুৰস্কাৰ পাইছিল। উপন্যাস হিচাপে জনপ্ৰিয়তা লাভ কৰা ছৈয়দ আব্দুল মালিকৰ অমৰ মায়া, ফণী তালুকদাৰৰ পৃথিৱীৰ প্ৰেম প্ৰথমে অনাতাঁৰ নাটক হিচাপে প্ৰচাৰিত হৈছিল। অনাতাঁৰ নাটক ৰচনাত হাত দিয়া অনন্য বিশিষ্ট ব্যক্তিসকল হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, যোগেশ দাস, ভৱেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হোমেন বৰগোহাঁই, নগেন শইকীয়া, তিলক হাজৰিকা, কৃতিনাথ হাজৰিকা, পদ্ম বৰকটকী, লক্ষ্যধৰ চৌধুৰী ইত্যাদি। নৱকান্ত বৰুৱাই বৌদ্ধিক জাতকৰ ভেটিত 3খন অনাতাঁৰ নাট লিখিছিল, অভিৰূপ নন্দা, কুশজাতক আৰু এহি ভিক্ষুণী। ভৱেন্দ্ৰনাথ শইকীয়াই অনাতাঁৰ বাবে লিখা নাটসমূহ হৈছে জোখিনী, কোলাহল, জংঘল, দুৰ্ভিক্ষ, মহানগৰ, এজাক জোনাকীৰ জিলমিল, শোভাযাত্ৰা ইত্যাদি। ধাৰাবাহিক অনাতাঁৰ নাটকসমূহৰ ভিতৰত দেউতা,
অন্ধকুক আগন্তুক শান্তখিষ্ট হিষ্ট।

জ্যেষ্ঠ মহাদুষ্ট আদি বিশেষভাৱে উল্লেখযোগ্য। ধাৰাবাহিক উপন্যাস পাঠ আৰু ইয়াৰ নাটকীয় উপস্থাপনৰ কাৰণে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই চীন ভাৰতৰ সংঘৰ্ষৰ পটভূমিত শতগ্নি নামৰ উপন্যাসখন অনাতাঁৰ প্ৰচাৰৰ বাবে লিখি দিছিল। সেইখিনি সময়ৰ আন এখন বিখ্যাত অনাতাঁৰ উপন্যাস হ'ল নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড়। এই উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পাছত উপন্যাসখনে সাহিত্য একাডেমি পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল। এলানি অনুষ্ঠানৰ শেহতীয়া সংযোজন আছিল অম্বিকাগিৰি ৰায় চৌধুৰীৰ জীৱনৰ ভেটিত লিখা উপন্যাস কুমুদ গোস্বামীৰ উদ্ধাৰ পোহৰ আৰু অৰুণ গোস্বামীৰ ধলফাট। প্ৰশ্ৰোতা, এই তথ্যখিনি আমি ডক্টৰ সূৰ্য দাস, ৰাজীৱ বৰুৱা আৰু প্ৰণৱজ্যোতি শৰ্মাৰ লেখাৰ পৰা সংগ্ৰহ কৰিছো। সাহিত্যিক ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা আশাপূৰ্ণা দেৱীৰ জন্ম হৈছিল 1909 চনৰ 8 জানুৱাৰীত এটি বৌদ্ধ পৰিয়ালত। আশাপূৰ্ণা দেৱীয়ে শৈশৱৰ প্ৰথম কালচোৱা বৃন্দাবন বসুলেনত অৱস্থিত এটা অত্যন্ত ৰক্ষণশীল পৰিয়ালত পাৰ কৰিছিল। সেই ঘৰখনৰ পুৰণি প্ৰথা আৰু সাতাম পুৰুষে আদৰ্শত বিশ্বাসী, আইতাকৰ নিৰ্দেশ মৰ্মেই গোটেই ঘৰখন চলিছিল। আইতাকৰ আধিপত্য থকা সেই ঘৰখনত কন্যা সন্তানক স্কুললৈ যাবলৈ দিয়া নহৈছিল আৰু ব্যক্তিগত শিক্ষকো কেৱল ল'ৰাৰ বাবেহে ৰাখিছিল। ভায়েকক শিকাবলৈ আহোঁতেই বিপৰীত ফালে বহি থাকি কথাবোৰ শুনি থাকিছিল আৰু এনেকৈ বৰ্ণমালাখন শিকি লৈছিল। আশাপূৰ্ণাৰ দেউতাক হৰেন্দ্ৰনাথ দত্ত সেই সময়ৰ এগৰাকী প্ৰখ্যাত চিত্ৰকৰ আছিল। মাতৃ সৰলা সুন্দৰীও এটা শিক্ষিত পৰিয়ালৰ জীয়ৰী আছিল আৰু অত্যন্ত গ্ৰন্থপ্ৰেমী আছিল। মাকৰ গল্প উপন্যাস পঢ়াৰ প্ৰতি থকা দুৰ্বাৰ ধাউতি শৈশৱতে আশাপূৰ্ণা আৰু ভনীয়েকেও লৈছিল। শৈশৱৰ পৰাই কিতাপ পঢ়াৰ স্বভাৱ গঢ় লৈ উঠা আশাপূৰ্ণাই বিশেষ আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও স্বশিক্ষাৰে নিজকে গঢ়ি তুলিছিল। আশাপূৰ্ণাই কোৱা অনুসৰি শৈশৱকালত তেখেতৰ নিজৰ ভনীয়েকৰ লগত কবিতা লিখা আৰু আবৃত্তিৰ প্ৰতিযোগিতা কৰিছিল। এই অভ্যাসৰ ফলতেই 1922 চনত এদিন গোপনে এটা কবিতা শিশু সখীলৈ পঠিয়াইছিল। 13 বছৰ বয়সতে আশাপূৰ্ণাৰ বাইৰেৰ ডাক নামৰ কবিতাটো আলোচনীখনত প্ৰকাশ পালে। সম্পাদক ৰাজকুমাৰ চক্ৰৱৰ্তীয়েও আগলৈও কবিতা গল্প পঠিয়াই থাকিবলৈ আশাপূৰ্ণাক অনুৰোধ কৰিছিল আৰু ইয়াৰ পাছৰে পৰা আশাপূৰ্ণাই নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চাৰ ধাৰাটো আৰম্ভ কৰিছিল। ইয়াৰ ফলতেই সাহিত্যত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। নিজৰ সাহিত্যিক জীৱনৰ প্ৰথম ভাগত আশাপূৰ্ণাই প্ৰধানকৈ শিশুৰ বাবে লেখা মেলা কৰিছিল। আশাপূৰ্ণাৰ প্ৰথমখন প্ৰকাশিত পুথি আছিল ছোটো ঠাকুৰদাৰ কাশী যাত্ৰা। আশাপূৰ্ণা দেৱী ৰচিত উপন্যাস বালুচিৰ ভিত্তিত অপৰাজিতা নামৰ ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল। সুবৰ্ণলতা আৰু প্ৰতিশ্ৰুতি এই দুখনো ধাৰাবাহিকৰূপে দূৰদৰ্শনত প্ৰচাৰ হৈছিল। আশাপূৰ্ণাই নিজৰ জীৱনকালত অনেক বঁটা বাহনৰ সন্মানেৰে বিভূষিত হৈছিল। 1976 চনত আশাপূৰ্ণালৈ জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। উল্লেখযোগ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। জবলপুৰ ৰবীন্দ্ৰ ভাৰতী, যাদৱপুৰ বিশ্ববিদ্যালয় আশাপূৰ্ণাক দিল্লীত উপাধি প্ৰদান কৰিছিল। চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে 1994 চনত সাহিত্য একাডেমীয়ে আশাপূৰ্ণা দেৱীক সৰ্বোচ্চ সন্মান সাহিত্য একাডেমী ফেলোশ্বিপ প্ৰদান কৰিছিল। আশাপূৰ্ণা দেৱীৰ মৃত্যু হৈছিল 1995 চনৰ 13 জুলাইত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ, 1983 চনৰ বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য যশপাল শৰ্মাৰ আজি মৃত্যুদিন। 1972 চনত জম্মু আৰু কাশ্মীৰৰ স্কুলৰ বিপক্ষে পাঞ্জাব স্কুলৰ হৈ 260 ৰাণ কৰি যশপাল শৰ্মা প্ৰথম লোকচক্ষুলৈ আহে। দুবছৰ ভিতৰতে তেখেতে ৰাজ্যিক দলত খেলিবলৈ সুযোগ লাভ কৰে। প্ৰথম শ্ৰেণী ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দিলীপ ট্ৰফিত সৰ্বোচ্চ 173 ৰাণ কৰিছিল। ইৰাণী ট্ৰফিত কৰা 99 ৰাণেৰে যশপাল শৰ্মাই ভাৰতীয় দলত তেখেতৰ স্থান নিশ্চিত কৰিছিল আৰু তাৰ কিছু সপ্তাহৰ পাছতেই পাকিস্তানৰ টুৰলৈ যোৱা ভাৰতীয় দলত অংশ লৈছিল। 1978 চনৰ 13 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যশপাল শৰ্মাৰ অভিষেক ঘটিছিল। টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল 1979 চনৰ 2 আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেতে আম্পায়াৰ হিচাপে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হিচাপেও কাম কৰিছিল। 2021 চনৰ 13 জুলাইত যশপাল শৰ্মাৰ মৃত্যু হয়। বীণা ৰায় বিশেষকৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ কলা বগা যুগৰ এগৰাকী অভিনেত্ৰী আছিল। বীণা ৰায়ে আনাৰকলি, ঘুংঘট, তাজমহল আদি ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিছিল। ঘুংঘট ছবিৰ বাবে বীণা ৰায়লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আগবঢ়াইছিল। বীণা ৰায়ৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ লাহোৰত 1931 চনৰ 13 জুলাইত। কেশৰবাই কেৰকাৰ জয়পুৰ অত্ৰৌলি ঘৰানাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী আছিল। এই ঘৰানাৰ প্ৰৱৰ্তক উস্তাদ আল্লাদিয়া খানক গুৰু হিচাপে গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত পেচাদাৰী গায়কী 1930 চনত আৰম্ভ কৰিছিল। কেশৰবাই কেৰকাৰ সেই সময়ৰ খয়াল গায়নৰ এগৰাকী অতি নিপুণ শিল্পী আছিল যদিও মাত্ৰ কেইখনমানহে HMVৰ RPMৰ ৰেকৰ্ডত গীত গাইছিল।

0: সংগীত জগতলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে 1953 চনত সংগীত নাটক অকাডেমী বঁটা আৰু 1969 চনত ভাৰত চৰকাৰে তৃতীয় অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰা হৈছিল। হিন্দুস্তানী শাস্ত্ৰীয় সংগীত কণ্ঠশিল্পী কেশৰবাই কেৰকাৰৰ আজি উপজা দিন। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ কলকাতাত স্কটিছ চাৰ্চ কলেজ স্থাপন কৰা হৈছিল 1830 চনত। কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ বাবে 1980 চনলৈকে পদ্ম সন্মান প্ৰদানত বন্ধ ৰাখিছিল 1977 চনত। মুম্বাইৰ 3টা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত 26 জন লোকৰ মৃত্যু হৈছিল আৰু 130 জনতকৈ অধিক লোক আহত হৈছিল 2011 চনত। ইংৰাজ কবি জন ক্লেয়াৰৰ জন্ম হৈছিল 1793 চনত। ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট প্ৰযোজক তথা পৰিচালক প্ৰকাশ মেহৰাৰ জন্ম হৈছিল 1939 চনত। আৱিষ্কাৰক জেমছ ব্ৰডলিৰ জন্ম হৈছিল 1782 চনত। 1908 চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰা ফৰাচী পদাৰ্থ বিজ্ঞানী আৰু আৱিষ্কাৰক গ্ৰেবিয়েল লিপমেনৰ মৃত্যু হৈছিল 1921 চনত। নবেল বঁটা বিজয়ী সাহিত্যিক নাৰ্ডিন গাৰ্ডিমাৰৰ আজি মৃত্যুদিন। আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাকাৰ আজি মৃত্যুদিন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ',
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। ড্ৰাগছৰ বিৰুদ্ধে অহা 5 বছৰত পূৰ্বতকৈ অধিক কঠোৰ পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে। দোলাখালত ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ। আমিনগাঁৱৰ ক্ৰীড়া পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। আগন্তুক বৰ্ষত মাৰ্চত সম্পূৰ্ণ হৈ উঠিব 20,000 আসনযুক্ত ক্ৰিকেট ষ্টেডিয়াম। কাজিৰঙাত প্ৰতিবাদৰ নামত আৰক্ষীক আক্ৰমণ। প্ৰণৱ দলে অমিত নাগ, বিজিত কুটুমক গুৱাহাটীত গ্ৰেপ্তাৰ। ঘটনাত জড়িত অধিক লোকক গ্ৰেপ্তাৰ সম্ভাৱনা আছে বুলি IGP অভিলেখ সিঙৰ মত প্ৰকাশ। যোৰহাটত ভয়ংকৰ বান। গুৱাহাটী উজনি অসমেৰে কেইবাঘণ্টা যাতায়াত ব্যাহত। ঘণ্টাৰ পিছত ঘণ্টা ৰাজপথতে আবদ্ধ যান বাহন। নিশালৈকে ডিভাইডাৰৰ ওপৰেৰে বাগৰিছে পানী। 9 মাইলত বাহনৰ ওপৰত খহি পৰিলে পাহাৰৰ মাটিশিল। খানাপাৰা, 6 মাইল, জুৰিপাৰ, হাতীগাঁও, বেলতলা, চানমাৰীত জনসাধাৰণৰ দুৰ্ভোগ। কলাইগাঁৱত মথাউৰি পথ ছিঙি হাহাকাৰ। আনহাতে যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি। পাগলাদিয়া, দৰংগা, মতঙা নৈৰ ভয়াৱহ খৰণীয়া। কামৰূপ, তিতাবৰত খৰাং সদৃশ পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ পুনৰ কৈছো, বৰষুণৰ অভাৱে মূৰে কপালে হাত দিছে কৃষকে। ৰুব নোৱাৰি বুঢ়া হৈছে কঠীয়া। গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2025-26 বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান। 17 জুলাইত দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। হৰমুজত ভাৰতৰ 11 জন নাবিক থকা ছাৰপ্ৰাইজৰ জাহাজত আক্ৰমণ। ইৰাণৰ 10 গৰাকী ভাৰতীয় নাবিকক উদ্ধাৰ, এজন সন্ধানহীন। ইউৰোপৰ 27খন দেশলৈ যাব অসমৰ সামগ্ৰী। বিশ্বৰ বজাৰত আধিপত্য দেখুৱাব অসমীয়া গহনা, আগৰ সুগন্ধি, তেল আৰু চাহে। নিশাৰ ভিতৰতে পিঁয়াজৰ দাম 10 টকা, কণীৰ দাম 18 পৰা 20 টকালৈ বৃদ্ধি, চেনীৰ দামো বাঢ়িল 5 টকাকৈ। ইৰাণৰ 140টা স্থানত মাৰ্কিন বাহিনীৰ ভয়ংকৰ ধবংসলীলা। মাৰ্কিন সেনাবাহিনীৰ কেন্দ্ৰীয় সদৰ দপ্তৰে প্ৰকাশ কৰিলে আক্ৰমণৰ ভিডিঅ'। হৰমুজত বাণিজ্যিক জাহাজ, আৰৱ ৰাষ্ট্ৰৰ মাৰ্কিন ঘাটিত ইৰাণৰ প্ৰত্যাক্ৰমণ। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ পদত্যাগৰ দাবীত নেপালত পুনৰ জেনজিৰ আন্দোলন। নতুন চৰকাৰ 100 দিনত নাহিল কোনো ইতিবাচক পৰিৱৰ্তন। নিৰ্বাচন আয়োগৰ ঘোষণা, নতুন ভোটাৰে পিতৃ মাতৃ SIRৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক। বাংলাদেশত বানত 51গৰাকীৰ মৃত্যু। খেলৰ পৃষ্ঠাত অন্তৰংগ বন্ধু ৱেলিংহামৰ দুভৰিৰ যাদুত চুৰমাৰ, হলেণ্ডৰ বিশ্বকাপৰ জয়ৰ সপোন। নৰৱেৰ ৰণকৌশলত প্ৰতিহিত কৰি ছেমি ফাইনেলত থমাছ টুচেলৰ ইংলেণ্ড। বিশ্বকাপৰ ছেমিত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা। আলভাৰেছৰ মেজিক গ'লেৰে ছুইজাৰলেণ্ডক হৰুৱালে মেছি বাহিনীয়ে। গ'লৰক্ষক মাৰ্টিনেজৰ দুৰ্দান্ত প্ৰদৰ্শন। জাষ্টিকাৰ শতকেৰে ইংলেণ্ডৰ সন্মুখত 457 ৰাণৰ বিশাল লক্ষ্য ভাৰতৰ। লৰ্ডছ টেষ্টত শক্তিশালী স্থিতিত ভাৰতীয় মহিলা দল। আজি পোৱাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছো। নমস্কাৰ।
7: আজি পুৱা অনুষ্ঠানটি শুনিলে।

0: প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মূল সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। আপোনাৰ সংগীত জীৱনটোৰ, এই সংগীতৰ যি যাত্ৰা, সেই যাত্ৰাৰ কথাৰ আমি শ্ৰোতাৰ সৈতে একেলগে ভাগ লওঁ, সোৱাদ লওঁ। এই সংগীত যাত্ৰাৰ আজি প্ৰথম খণ্ডত মই জানো আপুনি এটা স্তোত্ৰৰে সকলো অনুষ্ঠানৰ আৰম্ভণি কৰে, আজিও তেনেকৈ আৰম্ভণি কৰোঁ বাইদেউ?
3: নিশ্চয়, মই খুব ভাল পাম। আচলতে মোৰ বহুত ভাল লাগিছে আজি ৰেডিঅ'ৰ, যেতিয়া মই গেট সোমাইছোঁ, মই আগৰ দৰে প্ৰণাম জনাইছোঁ। মই জীৱনত প্ৰথমবাৰ আহোঁতে যেনেকৈ প্ৰণাম জনাই মই ৰেডিঅ'লৈ সোমাইছিলোঁ, কাৰণ ৰেডিঅ'টো হৈছে মোৰ বাবে মন্দিৰ, সংগীত মোৰ বাবে পূজা। আৰু সেয়ে ভগৱানে সৰুকালৰ পৰা মোক দান দিছে কিছুখিনি কথা। মই যেতিয়া মই কথা ক'বলৈ লৈছোঁ, অকণমান জনা হৈছোঁ, তেতিয়াৰ পৰাই মই এটা স্তোত্ৰ মই আওৰাইছিলোঁ দেউতাৰ পৰা, মোৰ দেউতাৰ পৰা। আৰু ডাঙৰ হৈ মই যেতিয়া গীত গাইছোঁ বা মই ৰেৱাজ কৰিবলৈ বহোঁ, তেতিয়াও মই সেই স্তোত্ৰটিৰে আৰম্ভ কৰোঁ। আজি মই সেইটিৰে আৰম্ভ কৰোঁনে?
2: নিশ্চয়,
3: ঠিক আছে, মই গাবলৈ লৈছোঁ।

0: সকলকে নমস্কাৰ জনাইছোঁ। বহুত সুখী মই আজি ৰেডিঅ'লৈ আহিবলৈ পাই ৰাইজসকল শ্ৰোতাসকলক মই পাইছোঁ, মোৰ অতি ওচৰতে কাষতে পাইছোঁ, আৰু যাৰ অবিহনে মোৰ গীত এনেকৈ ৰৈ নগ'লেহেঁতেন। কাৰণ যেতিয়াৰ পৰা মই ৰেডিঅ'ত গীত গাইছোঁ তেতিয়াৰ পৰা যিমানখিনি মই শ্ৰোতা দৰ্শকৰ পৰা যিমানখিনি আদৰ পাইছোঁ, মৰম পাইছোঁ, সেইখিনিয়েই মোক এতিয়ালৈকে গীত গোৱাই আছে। বহুত ভাল পাওঁ মই আপোনালোকক, আৰু আজিও ময়ো জানো আপোনালোকে মোক বহুত ভাল পায়। মোক আশীৰ্বাদ কৰি থাকিব, মই যাতে শেষ উশাহলৈকে গীত গাই থাকিব পাৰোঁ।
1: বাইদেউ, স্তোত্ৰটোৱে আমাক বুজাই দিলে আপোনাৰ কণ্ঠ আজিও কিমান সজীৱ হৈ আছে। কিন্তু মই এই সংগীত যাত্ৰাৰ আৰম্ভণি কৰিব খুজিছোঁ আপোনাৰ একদম শৈশৱকালৰ পৰা। আপুনি সংগীতৰ জগতখনত ভৰি দিছে যোৰহাটৰ পৰা?
0: আচলতে মই জন্মস্থানতে ভৰি দিছিলোঁ। মোৰ জন্ম হৈছিল গোলাঘাট ডিষ্ট্ৰিক্টৰ সুন্দৰ বাগিচা, চাহ বাগিচা, ডফলাটিং চাহ বাগিচাত, তাতে মোৰ জন্ম হৈছিল। কিন্তু মোৰ যেতিয়া স্কুলত যোৱাৰ সময়খিনি হৈছিল, 5 বছৰ 4 বছৰ এনেকুৱা বয়সত আমি যোৰহাটলৈ আহিছিলোঁ আৰু যোৰহাটতে সংগীত শিক্ষা আৰম্ভ হৈছিল। কিন্তু তাৰ আগতে বাগানত থাকোঁতেও বহুতখিনি আৰম্ভ হৈয়ে গৈছিল, কাৰণ আমাৰ ঘৰত খুব চৰ্চা আছিলে।
1: সেই পৰিৱেশটো আপোনাৰ ঘৰত চৰ্চা আছে বুলি যে কৈছিলে, আৰু চৰ্চাটো কেনেকুৱা? আপোনাৰ পিতৃ মাতৃ কোনোবা বা আপোনাৰ ভাই ককাই যদি?
0: আমাৰ ল'ৰা ছোৱালী বহুত আছিলে, মোৰ বাইদেউ 5 জনী, দাদা 2 জন, গতিকে সকলোৰে সংগীতৰ প্ৰতি উৎসাহ। কোনো কোনে ডান্স কৰিছিলে, কোনোৱে কিবা ইনষ্ট্ৰুমেণ্ট বজাই ভাল পাইছিলে, কিন্তু তেতিয়া সুবিধা খুব সীমিত আছিলে, আৰু সীমিত যদিও আমাৰ যেন ভৰপূৰ পাইছিলোঁ এনেকুৱা লাগে ভাবিলে। কাৰণ এনেকুৱা অনুষ্ঠান কিছুমান

0: পতা হৈছিলে, ঘাঁহনিতে পতা হৈছিলে, ফাংচন টাইপৰ। আৰু ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীসকলো আহি পেলাইও মানে তাতে গীত মাত কৰে, নাচ বাগ কৰে, যাৰ পৰা আমাক বহুখিনি গীত শিকিব লগা হৈছিলে। আৰু শিকিছিলোঁ ক'ৰ পৰা জানা, মোৰ সেই মৰমৰ মস্ত ডাঙৰ ৰেডিঅ'টোৰ পৰা। ঘৰত এটা ডাঙৰ ৰেডিঅ' আছিলে আৰু অনবৰত দুটাহঁতে সেইটোৱে আমাক ভাল ভাল গানবোৰ শুনাইছিল, কে এল চাইকেলৰ পৰা আৰম্ভ কৰি ডি ভি পলস্কাৰ আৰু সেই সময়ৰ সকলোখিনি শাস্ত্ৰীয় সংগীতৰ শিল্পী আৰু আমাৰ অসমীয়া যিখিনি শিল্পী তেখেতসকল ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, দীপালী বাইদেউ, দীপালী বৰঠাকুৰ বাইদেউ আৰু তুলিকা সেনাপতি বা এনেকুৱা বহুত আছিলে নহয় তেতিয়া, বীণা বাইদেউ, গতিকে তেওঁলোকৰ গীত শুনিছিলোঁ, সেইবোৰ শিকিছিলোঁ। আৰু আমাৰ মায়ে গাইছিলে লোকগীত, বৰগীত, এইবিলাক মায়ে খুব ভাল গাইছিলে মাৰ মুখত, কাৰণ মা লক্ষ্মীনাথ বেজবৰুৱা ঘৰ আছিলে মোৰ, তেখেত আজু ককা, সেইকাৰণে বোধকৰ চৰ্চাটো খুব হৈছিল। তাৰোপৰি ৰবীন্দ্ৰ সংগীতৰ চৰ্চা হৈছিল, গতিকে এই সমূহীয়া বেলেগ বেলেগ দিশৰ ভাগবোৰ যে মই পাইছিলোঁ সৰুতে, এইটো মোৰ কাৰণে এটা অৱদান, ভগৱানে দিয়া আশীৰ্বাদ, কাৰণ আমি চবেই পাইছিলোঁ। সেইমতে যোৰহাটলৈ আহি যেতিয়া সংগীতৰ শিক্ষা আৰম্ভ হ'ল প্ৰপাৰলি ভালকৈ, কিন্তু আৰম্ভটো মোৰ আচলতে মোৰ জন্মস্থানতে হৈছিল,
1: গোলাঘাটতে। আপুনি ইতিমধ্যে গীত গোৱাৰ প্ৰথম
0: লাটিং চাহ বাগিচা,
1: চাহ বাগিচাতে আপুনি আৰম্ভ কৰিছিল,
0: আৰু তাতে চাহ বাগিচাৰ এটা বিশেষ লোকগীত আছেতো চাহ বাগানৰ, গতিকে সেইখিনিও আছিলে চাহ বাগিচাৰ নাচ গান আৰু সপোন সপোন লগা আমাৰ সেইবিলাক কথা। আমি জোনাকেহে লাইট জ্বলাইছিল আমাৰ ফাংচনত, জোনাক আৰু ঘাঁহৰ দলিচাত বহি আমাৰ প্ৰগ্ৰেমবিলাক হৈছিল।
1: আপুনি কওঁতেও বৰ ধুনীয়াকৈ কৈছে,
0: নহয় সঁচাকৈ এনেকুৱা মোৰ, তোমালোকৰতো সপোন যেন লাগিব, আজিকালি ল'ৰা ছোৱালীৰ কাৰণে সপোন, আৰু মোৰো সঁচাকৈ কৈছোঁ, মই এতিয়া মই ভাবিলে মোৰ সপোন লাগে, সেইকাৰণে মই কওঁ ভগৱানক, মই জনমে জনমে মোক এনেকুৱা মা দেউতা দিয়া, আৰু জনমে জনমে মোক এওঁৰ দৰে জীৱন সংগী দিয়া, আৰু এওঁৰ ঘৰখন মোক দিয়া আকৌ, আৰু জনমে জনমে মোৰ সকলো ৰাইজ আৰু শ্ৰোতাসকলক মোক দিয়া, এইবিলাক মই বিচাৰোঁ, মোক খুব সুখী মই, ভগৱানে বহুত দিছে।
1: হয়, এতিয়া আপুনি সেই যে গানৰ কথা ক'লে, আপুনি যে ক'লে মোৰ ফৰ্মেলি গানৰ কথাটো আৰম্ভ হ'ল, আপুনি যোৰহাটত পঢ়া শুনা কৰিছিলে, ধৰকচোন প্ৰাইমেৰী স্কুল, তাৰপিছত হাই স্কুল, তাৰপিছত কলেজ গ'লগৈ, এইখিনি গোটেইখিনি যোৰহাটতে কৰিছে,
0: যোৰহাটতে কৰিছে।
1: এতিয়া গানৰ একেবাৰে ফৰ্মেল তাৰমানে কোনোবা শিক্ষাগুৰুৰ তলত আপুনি শিকিলে?
0: শিক্ষাগুৰু আছিলে, শিক্ষাগুৰু মানে তাতে তেতিয়া আছিলে আমাৰ শ্ৰদ্ধাৰ ৰাজমোহন দাস, তেখেতক পাইছিলোঁ প্ৰথমখিনি চাৰে গামা শিকোৱা, অলপ অলপ ৰাগৰ আভাস দিয়া, আৰু তুলসী চক্ৰৱৰ্তী বুলি এজন আছিলে বেংগলী, তেখেতো বৰ সুন্দৰ গাইছিলে আৰু তেখেতো খুব শিকিছিলোঁ তেখেতৰ পৰা। তাৰপৰা সৰু সৰু গীতবিলাক আমি শিকিছিলোঁ, সেই সময়ত মানে এখন মিউজিক স্কুল যিখন পাইছিলোঁ সেইখনৰো খুব মানে আচৰিত ধৰণৰ কথা, তাতে দৰ্পণনাথ শৰ্মা তেখেতক সকলোৱে জানে, তেখেতসকলৰ তেখেতৰ স্কুল
1: আছিল,
0: আৰু সেইখন সংগীত বিদ্যালয়ত মই গৈছিলোঁ, আৰু তাতে যিসকল গুৰু আছিলে মই যিখিনি ক'লোঁ, আৰু অসমীয়া গীতৰ আছিলে শেৱালী বাইদেউ, শেৱালী দেৱী, আৰু আই ভি বাইদেউৰ পৰাও কিছু শিকিছিলোঁ, সেইটো বেলেগকৈ শিকিছিলোঁ মই, আই ভি বৰুৱা, গতিকে এনেকৈ কৰোঁতে তাৰোপৰি অকণি মেলত গৈছিলোঁ, কৰুণা ঠাকুৰ বাইদেউ আছিলে, অকণি মেল আছিলে, সেইটো এটা বেলেগ ধৰণৰ মানে অভিজ্ঞতা মোৰ, অকণি মেলৰ পৰা গীত গাওঁতেই মই জৱাহৰলাল নেহৰুৰ আশীৰ্বাদ পাইছিলোঁ, মালা তেখেতৰ ফাংচন আছিলে নেহৰু পাৰ্কত, তেতিয়া নেহৰু পাৰ্কত কোনো ঘৰ নাছিলে, গোটেইখন ফিল্ড, তাত কিহৰ কাৰণে আহিছিলে মোৰ মনত নাই এতিয়া, বহুত সৰু মই তেতিয়া, ছবছৰ সাত বছৰ এনেকুৱা হ'ব নেকি, তেতিয়া মোক এটা গান মোৰ ভাগত পৰিছিলে, সেই অনুষ্ঠানত এটা গান গাব লাগে, আমি তলত বহিছোঁ আৰু সৰু সৰু ল'ৰা
1: ছোৱালী, মানে অকণি মেলৰ পৰা গৈছোঁ,
0: অকণি মেলৰ পৰা গৈছোঁ, আৰু মই গীতটো গালোঁ, আৰু তেখেতৰ মালা চালা তেখেতক যিবিলাক পিন্ধাইছে বা সম্বৰ্ধনা হৈ গৈছিল, তাৰপিছত গান গালোঁ, তাৰপিছত তেখেতৰ পৰা মালা এডাল তেওঁ খুলি পেলাই মানে মোলৈ এনেকৈ দিওঁতে মোৰ ডিঙিতে সোমাইছিলহি, আৰু মই তেতিয়া একো বুজি নাপাওঁ, একোৱে নাজানো মই, যেতিয়া ডাঙৰ হলত মোক কৈছে মই তেতিয়া অনুভৱ কৰিছোঁ যে মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ আছিলে এয়া, গতিকে সেইকাৰণে। আৰু তাৰ লগত জড়িত এটা কথা মই কওঁনে ৰেডিঅ'ৰ, তেতিয়া মালা যে দিছিলে মোক, যেতিয়া মই এওঁৰ লগত বিয়া হ'লোঁ, বিয়া হৈছিলোঁ 76ত, তাৰপিছত আমি দুয়ো মিলি কামবিলাক কৰি গৈ থাকোঁতে এবাৰ এওঁক ক'লে, ৰেডিঅ'ৰ ফালৰ পৰা ক'লে যে

কিছুমান ফিচাৰ লাগে সৰু সৰু ল'ৰা ছোৱালীয়ে কৰা নেহেৰুৰ ওপৰত, গতিকে ফিচাৰ লাগে বুলি ক'লে তেওঁ বনালে সেইখন। আৰু সেই সময়তে মই অলকানন্দা স্কুল বিয়াৰ পিছত খুলিছিলোঁ আমি দুয়ো মিলি পেলাই, বহুত ল'ৰা ছোৱালী আছিলে সৰু সৰু, আৰু খুব মৰমেৰে সেইখন আমাৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে তুলিছিলোঁ আমি স্কুলখন। সেই তাৰপৰা ইয়াতে আহি পেলাই ৰেডিঅ'ত আহি সেই ফিচাৰখন হৈছিল সেই নেহেৰু খুৰাৰ ওপৰত, নেহেৰু খুৰা তুমি জন্ম ল'লা, এনেকুৱা ধৰণৰ গান। তাৰপিছত তাতে হৈছিলে তোমাৰ এম এ ৰে ৱতন কে লগো, সেই গীতটি আমাৰ ছোৱালীজনী ঋগবেদীয়ে গাইছিলে, তাই বহুত সৰু আছিলে তেতিয়া। গতিকে কথাবিলাক জীৱনত মানুহৰ সদায় কানেক্টেড হয় লাইফত, মানে জীৱনত পিছলৈ কানেক্টেড হয়গৈ। এই মই যে মালাডাল পিন্ধিছিলোঁ, তাৰপিছত তেখেতৰ ফিচাৰো কৰা হৈছে ৰেডিঅ'ৰ যোগেদি, তেখেতৰ কাৰণে গান গোৱা হৈছে, কবিতা পাঠ কৰা হৈছে, এই অকণ অকণ ল'ৰা ছোৱালীৰ হতুৱাই। তেখেতে শিশুক খুব ভাল পাইছিলে, এনেকুৱা কথা মানে জড়িত হয়।

0: কানেক্টেড হয় লাইফত, মানে জীৱনত পিছলৈ কানেক্টেড হয়গৈ। এই মই যে মালাডাল পিন্ধিছিলোঁ, তাৰপিছত তেখেতৰ ফিচাৰো কৰা হৈছে ৰেডিঅ'ৰ যোগেদি, তেখেতৰ কাৰণে গান গোৱা হৈছে, কবিতা পাঠ কৰা হৈছে। এই অকণ অকণ ল'ৰা ছোৱালীৰ হতুৱাই তেখেতে শিশুক খুব ভাল পাইছিলে, এনেকুৱা কথা মানে জড়িত হয় জীৱনত।
1: যি নহওক বাইদেউ, আপোনাৰ সৰুকালৰ সেই অভিজ্ঞতা, আপুনি জৱাহৰলাল নেহৰুৰ পৰা আশীৰ্বাদ পাইছিলে, আপুনি তেখেতৰ পিছত আহি পিছত তেখেতৰ ওপৰত আপুনি এখন আলেখ্য কৰিছিলে, সংগীত আলেখ্য, গতিকে এই কথাবিলাকে আপোনাৰ জীৱনত নিশ্চয় বহুত প্ৰভাৱো পেলাইছে,
0: বহুত প্ৰভাৱ পেলাইছে।
1: আপুনি প্ৰথম এই দৰ্পণনাথ শৰ্মাৰ স্কুলখনৰ কথা কৈছে, আপুনি সেইখন স্কুল আপোনাৰ চুবুৰীৰ কাষতেই, এতিয়াও আছে সেইখন সংগীত
0: বিদ্যালয়?
1: আৰু
0: আৰু পিছলৈ মই তাতে শিক্ষয়িত্ৰীও আছিলোঁ, সংগীত শিকাইছিলোঁ মই। যেতিয়া মই আমাৰতো তেতিয়া হেৰি নাছিলে, মানে পৰীক্ষা দিয়াৰ মানে আমি শিকিলোঁতো, আমি যিখিনি শিকিলোঁ মই অকণমান সুবিধা পালোঁ পিছে পিছত, কাৰণ সেই সময়ত আমাৰ লক্ষ্মী শইকীয়া বাইদেউ, তেখেতে লক্ষ্ণৌ ভাতখণ্ডে ইউনিভাৰ্চিটিৰ পৰা নিপুণ কৰি পেলাই ঘূৰি আহিছে যোৰহাটলৈ, তেখেতৰ যোৰহাটতে ঘৰ, তেতিয়া চিনাকি হ'লোঁ। সেইমতে মই তেখেতৰ ওচৰত শিকিছিলোঁ, তেখেতে ঘৰত ক্লাছ লৈছিলে, তেতিয়াও মই শাস্ত্ৰীয় সংগীতৰ বেছখিনি তালিম পাইছিলোঁ। আৰু তাৰ আগতে যোৰহাট সংগীত বিদ্যালয়ত অনিল দত্ত ছাৰ এজন আছিলে, সকলোকে মই বৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি আৰু ৰেডিঅ'ৰ যোগেদিয়ে হওক, তেখেতসকল য'ত আছে মই প্ৰণাম জনাইছোঁ। আৰু সেই অনিল দত্ত তেখেতৰ মানে চবেই কৈছিলে তেতিয়া একদম মান্না দেৰ নিচিনা ভইচ, ইমান ভাল ভইচ তেখেতৰ, বহুত ভজনো শিকিছিলোঁ, গীত শিকিছিলোঁ এনেকুৱা। তাৰপিছত এজন বম্বেৰ পৰা যোৱা বালগৌতম জী বুলি, তাতে ভাড়াঘৰত থাকিবলৈ যোৱা এজনৰ পৰা মই গজলৰ কাৰণেও সুবিধা পাইছিলোঁ আৰু। আৰু মই বলিয়া আছিলোঁ আচলতে গান শিকাৰ বাবে, আৰু ৰেডিঅ'টো মোৰ এনেকুৱা আধাৰ আছিলে সৰুতে, মই তাৰ পৰাই গজলবোৰ শিকিছিলোঁ জানা, বেগম আখতাৰ জী গজল, মেহদি হাছানৰ প্ৰনাউন্সিয়েশ্যনৰ বিষয়ে বা উৰ্দু শিকিব লাগিছিলে, সেইটো কাৰণে ভগৱানে সুবিধা কৰি দিছিলে। এজন কাশ্মীৰৰ ল'ৰা মোৰ দাদাৰ লগৰ বন্ধু আছিলে, আৰু তেওঁৰ ওচৰৰ পৰা মই উৰ্দু শব্দ বা প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ কেনেকৈ কৰে, আৰু মোৰ অসুবিধা হোৱা নাছিলে। মই সেইকাৰণে তোমাক কৈছোঁ যে যদি কোনোবাই সংস্কৃতটো ভালকৈ শিকে আগতে, তেওঁৰ বাবে কোনো লেংগুৱেজ ক'বৰ কাৰণে বা গাবৰ কাৰণে অসুবিধা ইমান নহয়, মই জীৱনত এইটো অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু গতিকে সেইখিনি শিকাৰ পাইছিলোঁ, সেইকাৰণে আৰু ৰেডিঅ'ৰ পৰা যাক গীত শিকিছোঁ বুলি মই কৈছোঁ তোমাক, এই ৰেডিঅ'টোৱে মোক কিমান লেচন দিছিলে মই বুজাব নোৱাৰোঁ, ধন্যবাদ দি মই নিজে সন্তুষ্ট হ'ব নোৱাৰোঁ। কাৰণ তেতিয়া লতা মংগেশকাৰ, আশা ভোছলে, মহম্মদ ৰফি সকলোৰে গীত, ভূপেন দাৰ গীত, এনেকৈ মানে দেউতাই কৈছিলে যে এইবোৰ শিকিবই লাগিব। গতিকে মোৰ ৰেডিঅ'ৰ ওচৰত এনেকৈ পেন আৰু কাগজ, বহী, পেঞ্চিল কিবা থাকেই, ৰখি থাকোঁ সেইটো গান আধা লিখা হ'লে কেতিয়া আহিব। আৰু গলাৰ কামবোৰ খুব পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেইবোৰ মোৰ কাৰণে লেচন আছিল বুলি মই তেতিয়া নাজানিছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে মোৰ ক'ৰ পৰা মই পালোঁ।
1: অৰ্থাৎ আপুনি ভাবে যে এইসকল শিক্ষাগুৰুটো আপোনাৰ আছিলেই, বহুত আপুনি খ্যাতনামা সংগীতজ্ঞ, তেখেতসকলৰ পৰা আপুনি পাইছেই, আপুনি তালিম পাইছে, তাৰ লগতে ৰেডিঅ' আপোনাৰ এগৰাকী শিক্ষাগুৰু হিচাপে আছে।
0: শিক্ষাগুৰু, ৰেডিঅ' সম্পূৰ্ণ শিক্ষাগুৰু মোৰ বাবে। এইবিলাক মই পায়ো জি মেনে ৰামৰ তন ধন পায়ো, ডিবি পলুস্কৰ জীৰ ৰেডিঅ'ৰ পৰা শুনি মই আগতে শিকিছোঁ, গতিকে সেইবিলাক মই কমপ্লিট শিকিছোঁ পিছত। গতিকে তাত সেইটো কিমান টান ভজন এটা তেখেতে গোৱা, তেখেতক সোঁৱৰিছোঁ, মই শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেখেতৰ নিচিনা গোৱা মানুহ মই আৰু শুনা নাই কিন্তু। গতিকে সকলোৰে গীতবোৰ টান, আৰু মোৰ এটা অভ্যাস আছিলে, মই অলপ ক্ৰিটিকেল বস্তুবোৰ ভাল পাওঁ, টান বস্তু যিবিলাক মোৰ মানে সেইবোৰ আগ্ৰহটো বেছি, ৱেষ্টাৰ্ণ হওক বা ইণ্ডিয়ান ক্লাছিকেল হওক, চাউথ ইণ্ডিয়ান হওক, সেইবাবে সেইবোৰো ভগৱানে পূৰা কৰিছে।
1: ঠিক আছে বাইদেউ, আজি আমি কথা পাতি থাকোঁতে সময় কেনেকৈ পাৰ হৈ গৈছে ক'বই পৰা নাই, আমাৰ সময়তো খুব সীমিত। আমি প্ৰথমখনতে এইখিনিতে সামৰোঁ। আপোনাৰ একেবাৰে সৰুকালিতে আপুনি কেনেকৈ সংগীতৰ শিক্ষা লৈছিলে, ঘৰৰ পৰিৱেশটো কিছু আভাস দিলে আমাক, গতিকে আজি আমি এই অনুষ্ঠানটিৰ সামৰণিত আপোনাৰ এটি গীত যিটোৰ কাৰণে সদায় বেছিকৈ অনুৰোধ আহে, সদায় শ্ৰোতাই বিচাৰে, আপুনি ধৰিব পাৰিছেই, মাহ হালধিৰে, সেই গীতটি কইনা এজনীক কল্পনা কৰি সকলোৱে ভাল পায়। বিয়া আমাৰ অসমীয়া সমাজ নহয়, পৃথিৱীৰ সকলো সমাজতে কইনা এজনীৰ চৰিত্ৰটো মুখ্য আকৰ্ষণ, তেওঁ কেনেকৈনো সাজিছে, কেনেকৈনো পিন্ধিছে, সেই কইনাজনীক চাবলৈ সব ব্যগ্ৰ হৈ

0: থাকে। আৰু যেতিয়া কইনাজনীৰ সেই গোটেই ৰূপটো চিত্ৰ এটি গীতত প্ৰকাশ পায় তেতিয়াতো আৰু আৰু তাতে আপোনাৰ দৰে কণ্ঠ, গতিকে সেইখিনিয়ে মানে গোটেই গীতটোক মানুহৰ ইমান বুকুৰ আপোন কৰি তুলিছে। আমি সেই গীতটিৰে আজি প্ৰথম খণ্ড সামৰিছোঁ, ইয়াৰ পিছত আপোনাক লগ পাম দ্বিতীয় খণ্ডত। আজিলৈ নমস্কাৰ।
1: হয়, নিশ্চয়।

0: অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
6: বাই গাৰ্লছ, কোনফালে গৈছা?
5: শুনা নাই?
6: নো শ্বেয়াৰিং।
5: RBI কয় জানি লওক, সতৰ্ক হওক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাৰ সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
10: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000 আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মাণ আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100 বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছুইমিং পুলটোত 40 প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলিও তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে 1 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT যাত্ৰা সুচল হ'ব বুলি তেওঁ মন্তব্য কৰে।
11: আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40 প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। শ্ৰোতাসকলে

0: পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইপিনে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800-11700 নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা SMS লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা 24 জুলাই পৰ্যন্ত জনসাধাৰণে দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। তাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। জোনাইৰ মিচিং কৃষ্টিভৱনত কালি অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে TMPKৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: Catch the rain, बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा। मुख्य समाचार। पश्चिम बंगाल विधानसभा द्वारा पारित 2 नए अपराध रोधी कानून आज से राज्य में होंगे लागू। इसरो ने गगनयान क्रू मॉड्यूल सिस्टम के 3 प्रमुख परीक्षण सफलतापूर्वक पूरे किए। 56वें अंतर्राष्ट्रीय भौतिकी ओलंपियाड में 5 भारतीय विद्यार्थियों ने स्वर्ण पदक जीते। विश्व रैंकिंग में भारत अन्य देशों के साथ संयुक्त रूप से पहले स्थान पर। मौसम विभाग ने अगले 2 से 3 दिनों में देश के उत्तरी और पूर्वी हिस्सों, पश्चिम बंगाल और बिहार में मूसलाधार बारिश का अनुमान व्यक्त किया। अमरीका ने ईरान पर फिर से हमले शुरू किए और यानिक सिनर ने अलेक्जेंडर ज्वेरेव को हराकर विंबलडन पुरुष सिंगल्स खिताब बरकरार रखा। अब समाचार विस्तार से। पश्चिम बंगाल विधानसभा द्वारा पारित 2 नए अपराध रोधी कानून आज से राज्य में लागू हो गए हैं। इस वर्ष जून में राज्य विधानसभा ने पश्चिम बंगाल सार्वजनिक सुरक्षा और असामाजिक गतिविधियों पर नियंत्रण विधेयक 2026 और पश्चिम बंगाल सार्वजनिक व्यवस्था रखरखाव संशोधन विधेयक 2026 पारित किए थे।
5: पश्चिम बंगाल जन सुरक्षा और असामाजिक गतिविधियों पर नियंत्रण विधेयक 2026 राज्य विधानसभा ने 29 जून को पारित किया था। राज्यपाल RN रवि की स्वीकृति के बाद यह विधेयक अब कानून बन गया है। इस अधिनियम के अंतर्गत असामाजिक गतिविधियों में शामिल व्यक्ति या भविष्य में ऐसी गतिविधियों में शामिल होने की संभावना वाले व्यक्ति को अधिकतम 1 वर्ष की अवधि के लिए हिरासत में रखा जा सकता है। निवारक हिरासत के आदेश राज्य सरकार,

0: দিলীপ চৌধুৰী আৰু শান্তনা কলিতাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী পারভীন আহমেদ, গীতৰ ৰচনা দৰ্পনাথ শৰ্মাৰ।

0: দৰ্পনাথ শৰ্মাৰ গীতৰ ৰচনাৰে সেয়া আছিল পাৰ্বিন আহমেদ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বৰ্ণালী দাস আৰু শান্তনু গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সুধীৰ দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক অপূৰ্ব কুমাৰ দাসৰ কণ্ঠত সতীশ দাসৰ ৰচনাৰে এই গীতটি, প্ৰযোজনা মুকুল বৰুৱাৰ।

অপূৰ্ব কুমাৰ দাসৰ কণ্ঠত সতীশ দাসৰ ৰচনাৰে গীতটি শুনিলে। প্ৰযোজনা আছিল মুকুল বৰুৱাৰ। অনিবাৰ্য কাৰণবশতঃ গীতটি প্ৰচাৰত খন্তেক ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি দুঃখিত। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত আৰ্লি ডিটেকশ্যন অফ কিডনি এইলমেণ্টছ এণ্ড এৱাৰনেছ এই বিষয়ে ডক্টৰ গায়ত্ৰী পেগুৰ সৈতে এটি

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল: আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ। আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000 আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100 বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছুইমিং পুলটোত 40 প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলি তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে এখন 6 লেনযুক্ত এটা পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT যাত্ৰা সুচল হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
2: আমিনগাঁৱত নৱনিৰ্মিত ছুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40 প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
1: চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

0: প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ মূল চক্ৰান্তকাৰীসকল আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাহিৰত থকাৰ বাবে তেওঁলোকক কৰায়ত্ব কৰাটো ইমান সহজ নহয়। শেহতীয়াকৈ সবল স্থিতি লাভ কৰা আন্তঃৰাজ্যিক সহযোগিতাই মাদক দ্ৰব্যৰ ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আগবঢ়াই নিয়াত সহায় কৰিব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰম্ভ কৰে। চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক কঠোৰভাৱে আগবঢ়াই নিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসম আৰক্ষীয়ে জব্দ কৰা 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্যখিনি ধবংস কৰাৰ বাবে প্ৰায় 10 দিনৰ প্ৰয়োজন হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী চলোৱা হৈছে। জিলা নিচাযুক্ত দ্ৰব্য নিষ্পত্তি সমিতিয়ে সন্তোষ নদীৰ পাৰত 19 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য বিনষ্ট কৰে। বঙাইগাঁও জিলাত চহৰৰ সমীপৰ বীৰজৰা চাহ বাগানত 6,63,00,000ৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। ইয়াৰ ভিতৰত বুজন পৰিমাণৰ ভাং, হেৰইন, নিচাযুক্ত টেবলেট, কেপচুল আৰু কানিও আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অনুষ্ঠিত হ'ব। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দিব। ইপিনে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয় সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
1: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায় সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায় তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনে ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, ইয়াতে এজ অব্দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। চ' আমাৰ ইয়াত ধৰক এৰাউণ্ড 200 মিটাৰমান ৰাস্তাত 2 ট্ৰেকত গাড়ী চলিব। তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেট দুইখন গাড়ী ভাগ হৈ থাকে। এই যিটো ষ্ট্ৰেছ কৰিব তাত যাতে কোনো এখন গাড়ী আন এখন গাড়ী অভাৰটেক কৰিবলৈ নোখোজে। আৰু এটা মই কথা কওঁ, আপোনালোকে জানে ব্ৰহ্মপুত্ৰৰ সংযোগী আৰু এখন দলং আছে কুমাৰ ভাস্কৰ বৰ্মা, সেইটো এইখিনি সৰু সৰু গাড়ী আছে। তেওঁলোকে যদি শৰাইঘাটৰ এই যিটো ষ্ট্ৰেছ বাদ দি তেওঁলোকে কুমাৰ ভাস্কৰ বৰ্মা সেইটোতো ইউজ কৰিব পাৰিব।
0: আনহাতে গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাহিৰতে চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীৰ প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। আজিৰ দিনটোত সকলো ধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান বন্ধ ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাডাৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে কয় যে অল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰক বিকাশ আৰু সমৃদ্ধিৰ শিখৰলৈ লৈ যোৱাত নেতৃত্ব দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত উল্লেখ কৰা মতে সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু ভাৰত চৰকাৰৰ হৈ সমবেদনা জনোৱাৰ বাবে কাটাৰলৈ গৈছে। ধেমাজি জিলাৰ জোনাই কৃষ্টি ভৱনত যোৱা 9 জুলাইৰ পৰা অনুষ্ঠিত মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ TMPK-ৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ কালি সামৰণি পৰে। কালি নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰ তিলক দলে আৰু চান দই পাংগিঙক অৰ্পণ কৰা হয়। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে নতুন সমিতিখনে ন উদ্যমেৰে কাম কৰি যাব বুলি নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে প্ৰকাশ কৰিছে।

0: আমার দুটা বিষয় দিল্লীত আলোচনা চলি আছে, মিনি মিচিং সংশোধনীৰ ব্যৱস্থা আৰু শিখ শিডিউলৰ ব্যৱস্থা, মিচিং অটনমাস কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথাটো। আৰু সেই দুটা বিষয়ক আমি আমাৰ এতিয়াৰ কমিটি, যিটো কমিটিক আমাক 29 চনলৈকে এটা পুনৰ আমাক সকলোকে নিৰ্বাচন কৰিছে, সেই নিৰ্বাচিত টোটেল কমিটিয়ে মিলি জ্যেষ্ঠসকলৰ পৰামৰ্শৰে আমি অনাগত দিনত মিচিং ৰেঙামৰ কাৰণে শিখ সাংবিধানিক মৰ্যাদা আৰু মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আনি দিয়াৰ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এই কথাৰে মই সকলো মিচিং ৰেঙাম আৰু আমাৰ জ্যেষ্ঠসকলক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ।
1: ইপিনে কালি এই অনুষ্ঠানত অংশ লৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰে। ধুবুৰী জিলাৰ মটেৰজাৰ বিচন্দৈত বন বিভাগে অভিযান চলাই আজি পুৱা এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে ভালেমান মূল্যৱান কাঠ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এনেধৰণৰ অভিযান চলাইছে। এই অভিযানকালত জব্দ কৰা কাঠসমূহ ধুবুৰীলৈ আনি বিভাগীয় জিম্মাত ৰখা হৈছে। অৱশ্যে এই অভিযানকালত কোনো লোকক আটক কৰা হোৱা নাই। বিশ্বনাথ জিলাৰ গহপুৰত কালি দৃষ্টান্তিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ আধাৰত সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গহপুৰ পৌৰসভা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত 3টা শাখাত কমেও 50 গৰাকী প্ৰতিযোগীয়ে অংশ লয়। এই প্ৰতিযোগিতাৰ প্ৰাপ্তবয়স্ক শাখাত বহু মহিলাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সাংস্কৃতিক গোষ্ঠীটোৰ এই পদক্ষেপে নৱপ্ৰজন্মক ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ প্ৰতি আকৰ্ষিত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত কালি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল, 10 মাইল আদি অঞ্চলত ভয়ংকৰ বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন কেইবাঘণ্টা জুৰি পথতে আবদ্ধ হৈ থাকিবলগীয়া হয়। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰাবাটেৰে যাতায়াত কৰিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হয়। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইপিনে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, পাঞ্জাবাৰী, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1-800-11-7800 নম্বৰলৈ ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমিফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নলবাৰী জিলাৰ দোলাশালত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জব্দকৃত 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস অভিযান আৰম্ভ কৰে। দোলাশালস্থিত 14 সংখ্যক অসম আৰক্ষী বেটেলিয়ন চৌহদত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধবংসকাৰী যন্ত্ৰ মুকলি কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়াৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষীক অধিক কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰে। আমাৰ অসম কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অন্যান্য দৈনিক বাতৰি কাকতসমূহৰ লগতে দি টাইমছ অফ ইণ্ডিয়া, দৈনিক জনমভূমি কাকততো একেটা বাতৰিকেই গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ইউৰোপীয় সংঘলৈ স্থানীয় সামগ্ৰী প্ৰেৰণ কৰা আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে গুৱাহাটীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ইউৰোপীয় প্ৰতিনিধিৰ সৈতে যুটীয়াভাৱে ব্লু ভেলী ক্লাষ্টাৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সুগন্ধি, সুস্বাদু সামগ্ৰী, আয়ুষ আদি খণ্ডত উত্তৰ পূৰ্বাঞ্চল আৰু ইউৰোপৰ বজাৰ সংযোগ কৰা হৈছে। দৈনিক অসম কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। গুৱাহাটী মহানগৰীত কালি ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে যোৰাবাটকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ লগতে সৰুবৰ পথ উপপথসমূহ জলমগ্ন হৈ পৰাত যান বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতত গুৰুত্ব

0: সহকাৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। যোৰাবাটত ভয়ংকৰ বান, গুৱাহাটী আৰু উজনি অসমৰ মাজত কেইবাঘণ্টা যাতায়াত ব্যাহত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকততো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ দেশত কণীৰ মূল্য বৃদ্ধি পাইছে। নিৰ্ধাৰিত পৰিমাণতকৈ অসমৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে খুচুৰা বজাৰত অধিক মূল্যত কণী বিক্ৰী কৰি অহাৰ অভিযোগেৰে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ প্ৰায় 140 সামৰিক ঘাটিত প্ৰচণ্ড আক্ৰমণ চলায়। ইয়াৰ প্ৰতিশোধস্বৰূপে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ লগতে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবাই প্ৰতিশোধৰ হুংকাৰ দিছে। দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা 2 মাহলৈ যাতায়াত বন্ধ। আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। জনজাতীয় কৃষক পৰিয়ালৰ জীৱিকাৰ মান উন্নয়ন আৰু সমন্বিত কৃষি ব্যৱস্থাৰ প্ৰসাৰৰ লক্ষ্যৰে শ্ৰীভূমি কৃষি বিজ্ঞান কেন্দ্ৰই ট্ৰাইবেল ছাবপ্লেন আঁচনিৰ অধীনত লুৱাইৰপুৰা উন্নয়ন খণ্ডৰ যোগীচেৰা গাঁৱত কৃষি সামগ্ৰী আৰু প্ৰযুক্তিগত সহায় বিতৰণ কৰে। এই উপলক্ষে আয়োজন কৰা হয় এটা সজাগতামূলক প্ৰশিক্ষণ কাৰ্যসূচী। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
3: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ শ্ৰীভূমি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত লুৱাইৰপুৰা উন্নয়ন খণ্ডৰ যোগীচেৰা গাঁৱৰ ট্ৰাইবেল ছাবপ্লেন আঁচনিৰ অধীনত কৃষি সামগ্ৰী আৰু প্ৰযুক্তিগত সহায় বিতৰণ উপলক্ষে এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হয়। এই কৰ্মসূচীৰ মূল উদ্দেশ্য আছিল সমন্বিত কৃষি ব্যৱস্থা আৰু টেকসই কৃষি প্ৰযুক্তিৰ জৰিয়তে জনজাতীয় কৃষক পৰিয়ালৰ জীৱিকাৰ মান উন্নত কৰা। এই আঁচনিৰ অধীনত প্ৰায় 30 জনজাতীয় কৃষক পৰিয়ালক মাছ, হাঁহ, নেমু আৰু মাছ, ছাগলী, নেমু সমন্বিত কৃষি মডেল, বৈজ্ঞানিক গাহৰি পালনৰ বাবে পিগ লেট, উন্নত মানৰ শাক পাচলিৰ বীজ আৰু কুকুৰাৰ পোৱালি আদি বিতৰণ কৰা হয়। ইয়াৰ লগতে সমন্বিত কৃষি ব্যৱস্থা, বৈজ্ঞানিক গাহৰি পালন, হাঁহ কুকুৰা পালন, মীন পালন আৰু উদ্যান শস্যৰ ওপৰত এক সচেতনতামূলক প্ৰশিক্ষণো অনুষ্ঠিত হয় যাতে কৃষকসকলে আয় বৃদ্ধি আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰিব পাৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা পৰিষদৰ সদস্য স্বপন দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধ্ৰুৱ চক্ৰৱৰ্তী, বৰ্ণালী সিনহা, চম্পা চৌধুৰী, শ্ৰীভূমি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ পুলকাপ চৌধুৰী, ডক্টৰ জয়সিং সোণোৱাল আৰু ডক্টৰ পূৰ্বা তামুলী ফুকন। এই অনুষ্ঠানত 50 জনতকৈ অধিক কৃষকে অংশগ্ৰহণ কৰে।
2: শ্ৰীভূমি জিলাত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু মোকাবিলাৰ বাবে জিলা প্ৰশাসনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিৰ্দেশনা অনুসৰি গঠন কৰা হৈছে এখন উচ্চস্তৰীয় জিলা পৰ্যায়ৰ সমিতি। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
3: ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিৰ্দেশনা অনুসৰি শ্ৰীভূমি জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় জিলা পৰ্যায়ৰ নজৰদাৰী সমিতি গঠন কৰা হৈছে। জিলা আয়ুক্তৰ জাৰি কৰা এক আদেশ অনুসৰি এই সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিব জিলা আয়ুক্তই। সদস্য সচিব হিচাপে থাকিব জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া। সমিতিখনত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বন বিভাগৰ ডি

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফএম বেণ্ডৰ 101.6 মেগা হাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত আৰম্ভ কৰা হৈছে চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। প্ৰথমে শুনাবলৈ লোৱা হৈছে শান্তা উজিৰৰ কণ্ঠত সৰু বোৱাৰী ছবিৰ এই গীতটি।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বোৱাৰী ছবিৰ এটি গীত মালবিকা বৰাৰ কণ্ঠত।

চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে সত্যম শিৱম সুন্দৰম ছবিখনৰ পৰা।

0: সত্যম শিৱম সুন্দৰম ছবিত লতা মঙ্গেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ভাইটি ছবিৰ এটি গীত আৰতী মুখাৰ্জীৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লগান ছবিৰ এটি গীত, লতা মংগেশকাৰ, উদিত নাৰায়ণ আৰু সহশিল্পীসকলৰ কণ্ঠত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত ভাবি কি চুৰিয়া ছবিৰ এই গীতটি।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পূৰৱৰ পশ্চিম ছবিখনৰ পৰা এটি গীত মহেন্দ্ৰ কাপুৰৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
3: মোৰ নাম মণি বৰ।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই বেপাৰকে মানে ব্যস্ত হৈ থাকোঁ। মোৰ পৰিয়ালখন বহুত দুখী, আনিছিলা মানুহ, মই পৰিয়ালখন চলাব লাগে। নাতি আছে মোৰ তিনিজনী, ছোৱালীৰ এজনী, ল'ৰা এটা, ছোৱালী এটা, তেওঁলোককো চাব লাগে। মোৰ ল'ৰাবিলাকৰ কাম কাজ একো নাই। সৰু ল'ৰাই তেওঁ বেটাৰী গাড়ী এখন চলায়, তেনেকৈ পৰিয়াল চলাই আছে। ডাঙৰটো অলপ বেইনদ্দু, তেওঁৰ পৰিয়ালখনো মই চাব লাগে। মাজু ল'ৰাই মোৰ বিয়া বাৰু কৰা নাই, তেওঁ ধনতে পইচা কৰি থাকে। অলপ পইচা পালে ক'ত গেল, কন্যাকুমাৰী গেল, অলপ পইচা পালে হৰিণাৰক গেল, অলপ হাতত পইচা পালে ক'ত গেল, জগন্নাথত গেল। তেওঁ তাৰমানে দেশ ভৱন কৰি ফুৰে, মদ নাখায়, কিন্তু বাবা খায়, বাবাৰ ধৰ্ম, মাছ মাংস নাখায়। তেনেকুৱা মোৰ ভাগ্য। ইয়াত ৰ'দ নাই, বতাহ নাই, বহি আছোঁ। বেলেগ মানুহে চপা কিনি দিছে, দোকানত নাল নহ'লে কোনোবাই 1000 টকা দিয়ে, কোনোবাই 500 টকা দিয়ে। এতিয়া কিয় ইয়াতে বহি আছে আপুনি? বাবা, মই আজি মাল আনিব কৈছা নাই, খালি দোকান দিব লাগিব, দোকানত মাল আনিব লাগিব, আমি দেখা পাব লাগিব। এনেকৈ ভাই বন্ধুৰ মৰমতে মই ফুটপাথত জীয়াই আছোঁ।
2: গণেশগুৰিৰ একদম মাজমজিয়াত ফুটপাথত আপুনি দোকান দি আছে শাক চব্জিবোৰ, এই শাক চব্জিবোৰ আপুনি ক'ৰ পৰা আনে?
3: এই শাক চব্জিখন আগে মই বজাৰত গৈছিলোঁ, এতিয়া হাত দুখন ভাঙিলে, বয়সো হ'ল, গাড়ী মটৰে যাব নোৱাৰোঁ। ইয়াৰপৰা মাইকীগিলাৰ পৰা এই 15 টকা মুঠা আনিছোঁ, 20 টকাকৈ বেচিম, এনেকৈ চলি আছোঁ মই।
2: বিক্ৰী কেনে হয়?
3: বিক্ৰী নহয় ধন, এইবিলাক কালিৰ মাল, এইখিনি মাল আজিৰ, এই কালিৰ, এইবিলাক মাল কালিৰ, এইখিনি মাল আজিৰ, এনেকৈ আৰু ৰ'লি কালি বেচিম।
2: এতিয়াতো খুব বেছি গৰম হৈছে, কেনেকৈ আছে?
3: গৰম মানে নক'বি আৰু, কালি মানে কিবা হৈ গৈছিল মানুহ দুটাৰ, একটু দেখে ভাই বাইদেউটোক দেখি মোৰ ভয়ে লাগিল, মুখ চুখ গোটাই মানুহটো সুখে গেছি, জানিছে নাই, অলপ প্ৰেচাৰৰ দুখ আছে তেওঁৰ, মোৰ কিন্তু নাই। কি কৰিম আৰু, দোকানখন এৰি আমি দুটা যাই গাছৰ তলত বহি আছোঁ, কাষ্টমানে মাতলি আহোঁ দেওঁ, এনেকৈ

0: উপায় নাই। আজি কিন্তু অলপমান ভাল লাগছে বতৰটো, নাইলৈতো আমাক কোনেও নোকোৱাই, কোনে দিব?
1: ঠিক আছে, মই তেতিয়াহ'লে এৰিছোঁ। হয় হয় হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি এটি গীত অনুৰোধ কৰোঁ যিটো আমি অনুষ্ঠানটোত শুনাওঁ। গতিকে আজি আমাৰ অনুষ্ঠানটোত কি গান শুনিব বিচাৰে?
0: ভাল এটা গান গাওঁ, হেৰি জুবিনৰ গান।
1: জুবিনৰ গান, ঠিক আছে।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: নাম আব্দুল সালাম।
2: ক'ত ঘৰ আপোনাৰ?
1: ধুবুৰী।
0: হয়, আপুনি কি কৰ্মৰ সৈতে বৰ্তমান ব্যস্ত হৈ আছে?
1: গাড়ী টাড়ী চলাওঁ,
0: ৰিক্সা চলায়। গতিকে ব্যৱসায় কেনে চলিছে এতিয়া?
1: নাই, ইমান ভাল নহয়।
2: আপোনালোকৰ দৰে মানুহখিনিয়ে যিসকলে ফুটপাথত বা ৰাস্তাত ওলাই বাহিৰলৈ ওলাই আহি কাম কৰে, তেওঁলোকৰ বাবে এই গৰমৰ দিনকেইটা যথেষ্টখিনি কষ্টকৰ হয়। আৰু ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে কাম নহ'লে কোনেও যাতে বাহিৰলৈ ওলাই নাহে, কাৰণ গৰম বাঢ়িছে। সেই সময়খিনিত আপোনালোকৰ দৰে মানুহখিনিয়ে এতিয়াও পেটৰ তাৰণাত ইমান কষ্ট কৰি আছে, সেই বিষয়ে অকণমান কওকচোন। কিদৰে এই গৰমটোৰ সৈতে নিজকে মিলাবলৈ চেষ্টা কৰি আছে?
1: এই গৰমততো কৰিব লাগিব, খাব লাগিব নাই বস্তুটো।
0: পেটৰ তাৰণাত নিশ্চয় আমি ওলাই আহিবই লাগিব,
1: যিমানে গৰমে হওক ওলবাই লাগিব, কামটো কৰি খাব লাগিব নে?
0: তথাপিও ঠাণ্ডা খুব বেছি খায় নেকি?
1: ঠাণ্ডা পানীটো খাওঁৱেই আমি দিনত, নাইলে এক লিটাৰ ডেৰ লিটাৰ খাই থাকোঁ।
0: ঠিক আছে, আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ আমি সেইসকলক এটি গান শেষত শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
1: বঙালী গান কি আছে, আমি গান হ'লেও হ'ব আৰু কি?
0: ঠিক আছে, মই বঙালী গান এটি আপোনাক শুনাই দিম। ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক ভূপেন্দ্ৰ সিঙৰ কণ্ঠত এটি বঙালী গীত।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম জব্বাৰ।
0: আপুনি ক'ত থাকে?
1: বামুণী
0: মৈদামত থাকে। বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: অটো চলাওঁ।
0: আপুনি অনলাইন চলায় নে অফলাইন চলায়?
1: তাৰমানে মোবাইলটোৰ প্ৰব্লেমৰ কাৰণে অফলাইনে চলাই আছো।
0: আপুনি যিহেতু অনলাইনো চলায় অফলাইনো চলায়, গতিকে কোনটোত বেছি লাভ হয়?
1: লাভ পাব বুলি আৰু কি, এতিয়াতো আগতে আপোনাৰ হেৰি 10 কিলোমিটাৰ 200 টকা পোৱা গৈছিলে, এতিয়াতো সেইটো নাই, এতিয়া 100 টকাত আহি গৈছে। লাভটো নাই, এতিয়া কিবাকৈ ফাইনেন্সটো মাৰিব পাৰিলে আৰু নমস্কাৰ, গাড়ীৰ লাইন কাম নাই, কাম নাই।
0: কিন্তু এই অটোটো মানে বহুতে চলাই আছে, কিনি আছে, নতুনকৈ কৰ্মসংস্থাপনৰ নামত এয়াও চলাই আছে, গতিকে তেওঁলোকেওতো কিবা খাই আছে,
1: কান্দিও আছে।

0: একে কান্দি আছে আৰু কেইদিন পিছে ৰাস্তাত বহি বহি কান্দো, ফুটপথত বহিব লাগিব, বহি কেনে কান্দো।
1: গাড়ীখনৰ দাম
0: লৈ কেনে ফচিছো, এৰিব লগা জাগাও নাই, বুজি পাইছে? সেইকাৰণে বাধ্য চলাই আছো, নহ'লে আৰু বহুতে প্ৰব্লেম, উপায় নাই না, এতিয়া কাৰোবাক কৈও লাভ নাই, বুজি পাইছে? কৈ কি নহ'ব, কোনোবাই শুনিব বা চৈ গ'ল আৰু।
1: ইয়াৰ আগতে আপুনি কি কৰিব, কি কৰি আছে?
0: চলাইছিলোঁ আগতে, কলা অটো চলাইছিলোঁ, কলা অটো গেলা চলাইছিলোঁ। তো এতিয়া বৰ্তমান মাৰ্কেটটো বহুতে বেয়া, এতিয়া যদি কোনোবাই কৈ আছে যে মাৰ্কেটটো ভাল, এই কোনটো হিচাপত কৈ আছে সিয়ে জানিব, মই নাজানো। মানুহ ৰেটটো বাঢ়ে আৰু কমিছেহে, আগতে 20 টকা বহা হৈছিল, এতিয়া 10 টকা, 10 কিলোমিটাৰ বুলি আগতে 200 টকা হৈছিল, তেতিয়া ঠিকে আছিল। এতিয়া গাড়ীখন লোৱা মানে কি, এখন গাড়ী 5 লাখ 5.5 লাখে পৰি যায় ফাইনেন্স চাইনেন্স লৈ গ'লে, তাৰে পিছত আপোনাৰ এইটোতো নিজা ঘৰ কাৰো নহয়, কিছুমানৰ আছে, চবৰ নহয়। তাৰে পিছত যাই কিনে আপুনি মালিকৰ ঘৰত চাৰ্জ খুলি সেইটো পইচাটো দিব লাগে না, বেছিকৈ এতিয়া যি ক'ব দিব লাগিব বাধ্য, কথাগিলা হ'ল সেনেকুৱা। এতিয়া যোন মানুহগিলা লৈছে চবে কান্দি আছে, বুজি পাইছে? এতিয়া না এৰিব পাৰিছে, থাকিব পাৰিছে, সেনেকুৱা চলিব পাৰিব, মানে সেয়া পেটে পাতে চলিব লাগিব, কিবা উন্নত নহয় আৰু।
1: আগতে আপোনালোকে তেলত চলাই আছিলে, এতিয়া আপোনালোকে বেটাৰীত চলাই?
0: তেলত যেতিয়া চলাইছিলোঁ তেতিয়া ঠিকে আছিল, তেতিয়া ঠিকে আছিল, এতিয়া যে বেটাৰীত চলাই আছোঁ এতিয়া আৰু জ্বালাটো বেছিহে পাই আছে, বুজি পাইছে?
1: ঠিক আছে, আমি এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কাৰ গীত শুনিব বিচাৰিব, কাৰ গান শুনিব বিচাৰিব, আপোনাৰ প্ৰিয় গান কি?
0: প্ৰিয় গান কি, চলমান খানৰ এগলা হেৰি হিন্দী গানে হয়,
1: চলমান খানৰ হিন্দী গান এটা লাগে। ঠিক আছে, মই চলমান খানে অভিনয় কৰা এটা গীত আপোনাক শুনাই দিম, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা এটি প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: आपने सुना ये कार्यक्रम। इस पर हम आपसे प्रतिक्रियाओं की अपेक्षा करेंगे, जरूर लिख भेजिएगा।
1: और श्रोताओं, अब इसी के साथ हमारा उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अजीत
0: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए। कल फिर मिलेंगे। नमस्कार।
2: उमंग, उमंग, उमंग,
3: उमंग। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11:00 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আমিনগাঁও ক্ৰীড়া পৰিষদত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000খন আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিষদত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 100খন বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছুইমিং পুলটোত 40গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলিও তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে এখন 6টা লেনযুক্ত পথ আৰু দলং নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT-লৈ যাত্ৰা সুচল হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
5: আমিনগাঁৱত নৱনিৰ্মিত ছুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
4: শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰিছিল। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ কালি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,264গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কালিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰদয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ড০ দেৱেন্দ্ৰ জালিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময়োপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত ডিমৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত 7দিনীয়া গ্ৰীষ্মকালীন গণিত শিবিৰৰ কালি সামৰণি পৰে। গণিত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত অঞ্চলটোৰ 6খন বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশ লয়। বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে এই ছাত্ৰ ছাত্ৰীসকলক সহজ আৰু প্ৰায়োগিক পদ্ধতিৰে গণিতৰ পাঠদান কৰে। কালি শিক্ষাৰ্থীসকলৰ মাজত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰববী অধ্যাপক তাজিদ আলিয়ে অংশ লৈ গণিত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু এনে শিবিৰৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়

0: অসমৰ গণিত বিভাগে বিগত 25 বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত গ্ৰীষ্মকালীন গণিত শিবিৰৰ আয়োজন কৰি আহিছে। ডিব্ৰুগড়ৰ বাণীপুৰৰ উপাসনা কলাকেন্দ্ৰৰ উদ্যোগত আয়োজিত সাদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা কালি অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই উদ্বোধন কৰে। অধ্যক্ষগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ জৰিয়তে সাংস্কৃতিক চেতনা আৰু সৃষ্টিশীলতাৰে আগবাঢ়ি যাবলৈ আহান জনায়। কৰ্মশালাত যোগাসন, সত্ৰীয়া নৃত্য, অংকীয়া নাটৰ প্ৰশিক্ষণ, দেশপ্ৰেমমূলক গীত, ঝুমুৰ, চাহ জনগোষ্ঠীৰ থোলবাদন আদি অভিজ্ঞ সমল ব্যক্তিৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া হৈছে। কালি প্ৰথম দিনা অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু মনোজ হাজৰিকা, আৰু মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিখিল শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু বিপুল কলিতা। আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা লাইভ। আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।
2: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता त्रिनयनी मालाकार। भारतीय संगीत को नई ऊंचाइयों तक पहुंचाने वाले कलाकारों में हरिहरन का नाम अत्यंत आदर से लिया जाता है। शास्त्रीय संगीत की गहराई, गजल की नजाकत और फिल्मी गीतों की मिठास, तीनों का संगम उनकी आवाज में मिलता है। इसी कारणवश उन्हें गजल किंग एवं मेलोडी किंग के नाम से जाना जाता है।

0: इसी के साथ होता है अंत कार्यक्रम परागमाला लाइव।
1: ইমান পৰে পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে ত্ৰিনয়নী মালাকাৰে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত মই উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত। এগৰাকী যুৱতীক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম প্ৰিয়াংকা নাথ আৰু মই স্নাতকোত্তৰ শিক্ষয়িত্ৰী হয় ধমধমা জুনিয়ৰ কলেজৰ।
1: আপোনাক আমাৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কে। এই সান্ধ্য ভ্ৰমণৰ সময়খিনিয়ে দিনটোৰ ব্যস্ত তাৰন্তক আমাক সকলোকে ফূৰ্তি প্ৰদান কৰে, আমি দিনটোৰ অৱসাদ দূৰ কৰিব পাৰোঁ। আপুনি এই বিষয়ে কি ক'ব?
2: এতিয়াতো উৎকট গৰমৰ পৰা মানে আমি ৰক্ষা পাবৰ কাৰণে এনেকুৱা এটা পৰিৱেশ আচলতে গুৱাহাটীত খুব কমেই পোৱা যায়, কিন্তু এইখন পাৰ্ক নতুনকৈ হৈছে যদিও মই আচলতে আহি পোৱা নাছিলোঁ। গৰমৰ বন্ধও চলি আছে যিহেতু, সেই সুবিধাকণতে মানে আহিবলৈ সুযোগ পাইছোঁ। খুব ভাল লাগিছে আৰু গৰমৰ পৰিত্ৰাণ পোৱাৰ এইটো এটা খুব ধুনীয়া পৰিৱেশ বুলিয়ে মই ক'ম। আৰু খুব ধুনীয়াকৈ সজাইছে, যথেষ্ট মানুহৰ ভিৰ, ভাল লাগিছে।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমি আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
2: জুবিন গাৰ্গৰ এতিয়া আহিয়া মোৰ উলাহে নধৰে, এই গানটো মই শুনিব বিচাৰোঁ।

0: অনুষ্ঠানত এইবাৰ মই আন এগৰাকী যুৱতীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: মোৰ নাম হৈছে কুন্তলা কলিতা, মই চাংচাৰীৰ পৰা আহিছোঁ, মই আজি মোৰ মাক লৈ আহিছোঁ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ সান্ধ্য ভ্ৰমণ সম্পৰ্কত। সান্ধ্য ভ্ৰমণৰ এই সময়খিনিয়ে দিনটোৰ কৰ্মব্যস্ততাৰ অন্তত আমাক খুব আনন্দ দিয়ে, আমি সতেজ হৈ উঠোঁ পুনৰবাৰ কাম কৰিবৰ কাৰণে। আপুনি এই বিষয়ে কি জনাব?
1: মই এইটোৱে জনাম, ময়ো আজি অফিচ কৰি পেলাই মই আবেলি মাক লৈ আহিছোঁ, এইকাৰণত লৈ আহিছোঁ মানে দিনটো আমি সপ্তাহটোৰ গোটেইকেইদিন আমি কৰ্মব্যস্ততাৰ মাজতে থাকোঁ। গধূলি ওলাই আহিছোঁ, ধুনীয়া নদীৰ বতাহ, শান্তিৰ পৰিৱেশ, ইয়াতে মানে বহি পেলাই নিজকে মানে অলপমান ৰিফ্ৰেছ কৰিবৰ কাৰণে ভাল সময় আৰু এইটো।
0: হয়, আচলতে কৰ্মব্যস্ততাৰ বাবে আমি সকলো কোনোবা ক্ষেত্ৰত যান্ত্ৰিক হৈ যোৱা যেন অনুভৱ হয়, কিন্তু এনেকুৱা সময়ে আমাক যথেষ্ট আনন্দ প্ৰদান কৰে।
1: সেইটোতো হয়ে, কাৰণ আমি ইমানেই যন্ত্ৰৰ নিচিনা হৈ গৈছোঁ, আমি নিজক সময় নিদিওঁ, নিজৰ পৰিৱেশৰ লগত বহি আমি কেতিয়াও কথা পাতিবৰ কাৰণে টাইম নাপাওঁ। আমি এনেকুৱা নেচাৰেল বতাহ নাপাওঁৱেই, অফিচত আপোনাৰ এচি থাকে, ঘৰত আপোনাৰ ফেন থাকে, এচি থাকে, ইয়াতে বহি পেলাই এনেকুৱা শান্তি আৰু এনেকুৱা ধুনীয়া বতাহৰ মানে ভাল লাগিছে আৰু। ল'ৰা ছোৱালী খেলিবও মানে ভাল পায়, বহুত ভাল লাগিছে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ যোগেৰে আমি আমাৰ শ্ৰোতাসকলক আপোনালোকৰ প্ৰিয় গান শুনাবলৈ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: ঠিক আছে, জুবিন গাৰ্গৰ যিকোনো এটি গীত।

0: টুমু খুদিছে ধুমুহাৰ হৈতে মোৰ বহু যুগৰে নাচোন গানটো যদি এবাৰ আপোনালোকে শুনাই দিব পাৰে সঁচাকৈ ভাল পাম।
1: হয়, নিশ্চয়কৈ খুব সুন্দৰ গীত এটিৰ বাবে আপুনি অনুৰোধ জনাইছে, আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।

0: ইমান পৰে শ্ৰোতাসকলে, গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ। আকাশবাণী

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত অঞ্চলটোত তীব্র যান জঁটৰ সৃষ্টি, ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ, অসম বিধানসভাৰ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা, আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। বান পৰিস্থিতি কালিতকৈ উন্নত হৈছে যদিও দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষী যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। আনহাতে গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটিত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্ৰায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচাৰ প্ৰক্ৰিয়াত আদালতে একাধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। আনহাতে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। একেদৰে ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদন সন্দৰ্ভতো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ কালি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত আন 4গৰাকী কৃতি শিক্ষাৰ্থীক ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰদয়াল শৰ্মা সোণৰ পদককে ধৰি 4টা বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জালিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈও অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকল কালি থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ম্যানমাৰৰ প্ৰাক্তন কাউন্সিলৰ আং ছান চুকিৰ বৰ্তমানৰ স্থিতি আৰু আঞ্চলিক শান্তি পৰিকল্পনা ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। 2021 চনৰ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে আছিয়ান বিদেশ মন্ত্ৰী আৰু ম্যানমাৰৰ প্ৰতিনিধিৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা অবৰ সচিব মাৰিয়া থেৰেজা লাজাৰোৱে

ম্যানমাৰৰ বিদেশ মন্ত্ৰী টিন মৌং চৱে 81 বছৰ বয়সীয়া চু কিৰ সুস্বাস্থ্য অটুট আছে বুলি প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে। 2021 চনৰ সামৰিক অভ্যুত্থানৰ সময়ত চু কিক উচতনি যোগোৱা, দুৰ্নীতি, নিৰ্বাচনী প্ৰবঞ্চনা আৰু চৰকাৰী গোপনীয়তা আইন উলংঘনৰ অভিযোগত 27 বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। চু কিৰ মিত্ৰসকলে এই অভিযোগ অস্বীকাৰ কৰি এয়া সম্পূৰ্ণৰূপে তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত বাধা দিয়াৰ বাবে ষড়যন্ত্ৰ বুলি দাবী কৰি আহিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120 হাতী আৰু কমেও 363 লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সদনত মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800117800 নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকৰ লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা SMS লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা 24 জুলাই পৰ্যন্ত জনসাধাৰণে দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000 আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100 বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছুইমিং পুলটোত 40 প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা হ'ব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলিও তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপেৰে এটা ছয়সৰীয়া পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT যাত্ৰা সুচল হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত ডিমৌৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা 7-দিনীয়া গ্ৰীষ্মকালীন গণিত শিবিৰৰ কালি সামৰণি পৰে। গণিত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত এই শিবিৰত অঞ্চলটোৰ 6 বিদ্যালয়ৰ 8ম, 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে এই ছাত্ৰ ছাত্ৰীসকলক সহজ আৰু প্ৰায়োগিক পদ্ধতিৰে গণিতৰ পাঠদান কৰে। কালি শিক্ষাৰ্থীসকলৰ মাজত মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক তাজিদ আলীয়ে অংশগ্ৰহণ কৰি গণিত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু এনে শিবিৰৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড পৰস্পৰৰ মুখামুখি হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামানক এবাৰ। যোৱা বাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি। ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। অসম বিধানসভা অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে সোমেশ কুমাৰৰ কণ্ঠৰ এটি গজল।

আশা ভোঁসলেৰ কণ্ঠৰ গজলটি শুনিলে। গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীত।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ সুৰৰ কৰণী। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া গংগাধৰ বৰঠাকুৰৰ কণ্ঠৰ এটি গীত।

ধার দেখি কর হাহাকার, তোর লগরি গুলি হরি পালে ধরবি।

শ্ৰোতাসকলে সুৰৰকৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শিল্পী কমল চৌধুৰীৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে সুৰৰকৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ পাৰ্বিন চুলতানাৰ কণ্ঠৰ এটি গীত।

সুৰৰ কৰণী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ

0: হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে সদানন্দ গগৈৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো উস্তাদ বিসমিল্লা খাৰ চেহনাই বাদন, ৰাগ বৃন্দাবনী সাৰং।

শ্ৰোতাসকলে ইমান পৰে সদানন্দ গগৈৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে সদানন্দ গগৈ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰি উস্তাদ বিছমিল্লা খাৰ চেহনাই বাদন শুনিলে। ৰাগ আছিল বৃন্দাবনী সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি বিয়লি লক্ষ্ণৌ কানপুৰ সংযোগী এক্সপ্ৰেছৱেৰ শুভাৰম্ভণি কৰিব। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি বেংককত ম্যানমাৰ

ভিয়েটনামৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভিয়েটনামৰ ফুকোক দ্বীপত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি স্বদেশলৈ উভতাই অনা হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি বিয়লি লক্ষ্ণৌ কানপুৰ সংযোগী এক্সপ্ৰেছৱেৰ শুভাৰম্ভণি কৰিব। তেওঁলোকে পথছোৱা পৰিদৰ্শন কৰি উন্নাওৰ 49 কিলোমিটাৰত পথছোৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ছয়সৰীয়া এই এক্সপ্ৰেছৱেত দেশৰ দ্বিতীয় দীৰ্ঘতম এলিভেটেড কৰিডৰ আছে আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় তথা যন্ত্ৰনিৰ্ভৰ প্ৰযুক্তি শৈলীৰে ইয়াক নিৰ্মাণ কৰা হৈছে। এই পথছোৱাত গতিবেগৰ সীমা নিৰ্ধাৰণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ লগতে 2 কিলোমিটাৰৰ মূৰে মূৰে জৰুৰীকালীন কল বক্স আৰু 2টা 24 ঘণ্টাই সক্ৰিয় হৈ থকা সংহত নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা ৰখা হৈছে। যান বাহনৰ সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ ধাৰ্য কৰা এই পথছোৱাই লক্ষ্ণৌ আৰু কানপুৰৰ মাজৰ যাত্ৰাৰ সময় 35-45 মিনিটলৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। এই পথছোৱাৰে লঘু বাহনেৰে ভ্ৰমণ কৰিলে 275 টকা ব্যয় হ'ব আৰু দুচকীয়া বাহনক এই পথেৰে যাত্ৰা কৰিবলৈ অনুমতি দিয়া নহ'ব। প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মূল্যবোধভিত্তিক ৰাজনীতি আৰু জনজীৱনত যুৱক যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। ৰাজনৈতিক দল সলনি কৰাৰ পূৰ্বে নেতাসকলে মতাদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিহে নিজৰ নিজৰ পদ ত্যাগ কৰিব লাগে বুলিও শ্ৰীনাইডুৱে মত প্ৰকাশ কৰে। এই বিষয়ত ৰাষ্ট্ৰীয় বিতৰ্কৰ সুবিধাৰ্থে সংবিধানৰ 10ম অনুসূচীৰ বিধানসমূহ পুনৰ বিবেচনা কৰাৰ বাবেও প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পূৰ্বে বিশাখাপট্টনমত জ্যেষ্ঠ সাংবাদিক মা শৰ্মাই ৰচনা কৰা ভেংকায়া নাইয়াকুডু নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি নাইডুৱে ৰাজনীতিত মূল্যবোধ আৰু নৈতিক মানৰ অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰে। তেওঁ ৰাজনৈতিক নেতাসকলক ৰাজহুৱা জীৱনত মৰ্যাদা আৰু ভাষাৰ শালীনতা বৰ্তাই ৰাখিবলৈকো আহ্বান জনায়। যুৱক যুৱতীসকলক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ আহ্বান জনাই তেওঁ যুৱ প্ৰজন্মক অনুশাসন, সময় উপযোগিতা আৰু দায়বদ্ধতা ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। ৰাজনৈতিক যাত্ৰাৰ কথা স্মৰণ কৰি শ্ৰীনাইডুৱে কয় যে বিশাখাপট্টনমে তেওঁৰ ৰাজহুৱা জীৱনৰ ভেটি স্থাপন কৰিছিল। পিতৃ মাতৃ আৰু ককাক আইতাকৰ নিৰ্দেশনাৰ জৰিয়তে সৰুৰে পৰা শিশুৰ মাজত মূল্যবোধৰ বীজ সিঁচাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি 6ষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। পৰহিলৈ সদনত বাজেট আলোচনা হোৱাৰ পাছত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বনমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সদনত মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। মাইক্ৰ'ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত চৰকাৰে 2021 চনত 37টা ঋণ প্ৰদানকাৰী সংস্থাৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800-11-7800 নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা SMSৰ লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা 24 জুলাই পৰ্যন্ত জনসাধাৰণে দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ম্যানমাৰৰ প্ৰাক্তন কাউন্সিলৰ আং চান চু কিৰ বৰ্তমানৰ স্থিতি আৰু আঞ্চলিক শান্তি পৰিকল্পনা ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।
2021 চনৰ ফেব্ৰুৱাৰী

ৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে আছিয়ান বিদেশ মন্ত্ৰী আৰু ম্যানমাৰৰ প্ৰতিনিধিৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত ফিলিপিনছৰ বৈদেশিক পৰিক্ৰমা অবৰ সচিব মাৰিয়া থেৰেজা লাজাৰোৱে ম্যানমাৰৰ বিদেশ মন্ত্ৰী টিন মং চোৱে 81 বছৰ বয়সীয়া চুকীৰ স্বাস্থ্য অটুট আছে বুলি প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে। 2021 চনৰ সামৰিক অভ্যুত্থানৰ সময়ত উচতনি যোগোৱা, দুৰ্নীতি, নিৰ্বাচনী প্ৰবঞ্চনা আৰু চৰকাৰী গোপনীয়তা আইন উলংঘনৰ অভিযোগত চুকীক 27 বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। চুকীৰ মিত্ৰসকলে এই অভিযোগ অগ্ৰাহ্য কৰি ইয়াক সম্পূৰ্ণৰূপে তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত বাধা দিয়াৰ চক্ৰান্ত বুলি অভিহিত কৰি আহিছে। ভিয়েটনামৰ ফুকোক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হোচিমিন চিটিৰ পৰা স্বদেশলৈ উভতাই অনা হ'ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা 15 গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইনছৰ VN-979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে পৰ্যটকসকলৰ মৃতদেহ কঢ়িয়াই আনিবলগীয়া বিমানখন স্থানীয় সময় অনুসৰি আজি সন্ধিয়া 6 বজাত হোচিমিন চিটিৰ

0: ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হোচিমিন চিটিৰ পৰা স্বদেশলৈ উভতাই অনা হ'ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইনছৰ VN979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে পৰ্যটকসকলৰ মৃতদেহ কঢ়িয়াই আনিবলগীয়া বিমানখন স্থানীয় সময় অনুসৰি আজি সন্ধিয়া 6 বজাত হোচিমিন চিটিৰ পৰা ৰাওনা হৈ ভাৰতীয় মান সময় অনুসৰি নিশা 9:35 মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। দূতাবাসে লগতে জানিবলৈ দিয়া মতে ভুক্তভোগী পৰিয়ালসমূহে নিজ নিজ আত্মীয়ৰ মৃতদেহ কঢ়িয়াই নিব পৰাটো সুচল কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক ইতিমধ্যে অনুৰোধ জনোৱা হৈছে। ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব। আজিৰ দিনটোত কোনো ধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহ'ব। খেলৰ বাতৰি। বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ ইয়ানিক চিনাৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত চিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰভক 6-7, 7-6, 6-3, 6-4 ছেটত পৰাস্ত কৰে। এয়া হৈছে চীনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ডশ্লাম জয়। ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ কৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা ফ্ৰান্স যুটি গুৱ' হানিউ আৰু ক্ৰিষ্টিনা ম্লাডেনোভিজে কানাডিয়ান ব্ৰাজিলিয়ান যুটি গেব্ৰিয়েলা ডাব্ৰস্কি আৰু লুইজা ষ্টেফানিক 6-3, 7-5 ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 আৰম্ভ হ'ব। ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমিফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। জুৰাছিক পাৰ্ক আৰু দ্য পিয়ানোৰ লেখীয়া ছবিত কৰা অভিনয়ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি 78 বছৰ বয়সত দেহাৱসান ঘটে। আকস্মিকভাৱে অনাকাংক্ষিত ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অভিনেতাগৰাকীয়ে আজি ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। নিজৰ 5 দশকজোৰা প্ৰতিভাশালী অভিনয় জীৱনত নীলে আগশাৰীৰ মঞ্চ আৰু হলিউড উভয়তে সুনাম অৰ্জন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি বিয়লি লক্ষ্ণৌ কানপুৰ সংযোগী এক্সপ্ৰেছৱেৰ শুভাৰম্ভণি কৰিব। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি 6ষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভিয়েটনামৰ ফুকোক দ্বীপত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি স্বদেশলৈ উভতাই অনা হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লক্ষ্যধৰ ডেকাৰ কণ্ঠৰ 2টি লোকগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে দোতাৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাহিত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে গোচৰটোৰ দায়িত্বত থকা ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত যোৱাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি প্ৰায় এসপ্তাহ ধৰি বন্ধ আছিল। আজি পুনৰ আৰম্ভ হোৱা এই বিচাৰ প্ৰক্ৰিয়াত আদালতে একাধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। আনহাতে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। একেদৰে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদন সন্দৰ্ভতো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। শৰাইঘাটৰ বুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণ

নৰপতি আহ্বান জনায়। আনহাতে গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা ছয় বজাৰ পৰা নিশা দহ বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। যোৰাবাটৰ ন মাইল আৰু দহ মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীৱ যানজঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনিৰ উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, ছয়মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগীকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰসেন দৈমাৰী উপস্থিত থাকে। কোকৰাঝাৰত বন বিভাগে আজি সশস্ত্ৰ সীমাবলৰ সহযোগত দুজন সন্দেহজনক চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চলোৱা এটা পৃথক অভিযানত এই অভিযুক্ত দুজনে পলায়ন কৰিবলৈ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বীৰাংগনা সতী সাধনীৰ সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথি গৃহৰ লগতে প্ৰয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। সোৱণশিৰি নদীত জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধনজন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি চাৰি বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

0: সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰি জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।
1: নমস্কাৰ, ইয় আকাশবাণী গুৱাহাটী হো সমাচাৰ শুনো হো সিয়ন কুমাৰী শৰ্মাবাট। অমিনগাঁও খেলকুদ পৰিষদমা নৱনিৰ্মিত ৰাষ্ট্ৰীয় বেডমিণ্টন উৎকৃষ্ট কেন্দ্ৰ ৰ প্ৰশিক্ষণকা লাগি বিশ্বস্তৰীয় সুইমিং পুল খেলাড়ীহৰুক লাগি তৈয়াৰী ছ। 20,000 সিট ক্ষমতাক ক্ৰিকেট ৰংগশালা আগামী বৰ্ষক মাৰ্চসম্মা সম্পন্ন হোনে প্ৰতীক্ষা গৰিয়েক ছ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালে হিজ আমিনগাঁও খেলকুদ পৰিসৰমা নিৰ্মাণাধীন পূৰ্বাধাৰ পৰিযোজনা को काम को निरीक्षण गर्दै यो विषयलाई घोषणा गर्नुभएको हो। उहाँले 100 विछना विस्तारयुक्त होस्टेल लगायत क्रिकेटर र प्रशिक्षकहरूका लागि अर्को आधुनिक होस्टेलको निर्माण पनि तीव्र गतिमा भइरहेको कुरालाई बताउनुभयो। मुख्यमन्त्रीले पौडी पोखरीमा 40 प्रशिक्षण प्रार्थीहरू अट्ने र राष्ट्रिय तथा अन्तर्राष्ट्रिय खेलहरू आयोजन हुने पनि बताउनुभयो। अमिनगाउँमा क्रीडा अन्तर्गाथनी सम्पूर्ण भए पछाडि हरुखजा अर्जुन भोगेश्वर बरुवा खेलकुद परियोजनासँग राष्ट्रिय तथा अन्तर्राष्ट्रिय स्तरका खेलकुद योजना गर्ने उहाँले प्रयोग गर्नका लागि मुख्यमन्त्रीले जान्न दिनुभएको छ। जुबिन गर्गको मृत्यु मुद्दामा सुनवाई आज न्यायाधीश शर्मिला भुइँयाको फर्स्ट ट्रेक अदालतमा पुनः सुरु

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 28 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 13 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ সোমবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইট আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছে অম্লানজ্যোতি দত্ত। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

ফ্ৰেডৰিক হেৰিছনে কৈছিল, মানুহে জীয়াই থাকিবৰ কাৰণেহে জ্ঞান অৰ্জন কৰিব লাগে। জ্ঞান অৰ্জন কৰিবৰ কাৰণে জীয়াই থকাৰ একো দৰকাৰ নাই।

স্বামী বিবেকানন্দই কৈছিল, আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহ হৈ নিজৰ ভৰিত থিয় দিব পাৰে।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানত প্ৰথমেই শুনক শ্ৰোতস্বিনী দেৱীৰ কিছু মনৰ কথা, মোৰ কথা শিতানত।
1: নমস্কাৰ, মই শ্ৰোতস্বিনী দেৱী। যোৰহাট জিলাৰ তিয়ক অঞ্চলৰ অতি ভিতৰুৱা গাঁৱৰ মই এজনী খুব সাধাৰণ ছোৱালী। ৰেডিঅ' অনুষ্ঠানবোৰ শুনো, খুব ভাল লাগে শুনি। আজি তেনে এটি ভাল লগা অনুষ্ঠান আকাশবাণী তেজপুৰত মোৰ এটি কবিতা আগবঢ়াবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। এইখিনিতে ধন্যবাদ জনাইছোঁ আকাশবাণী তেজপুৰৰ সমূহ সদস্যলৈ মোৰ এনে এটি সুন্দৰ সুবিধা দিয়াৰ বাবে। আপোনালোকৰ মাজত আগবঢ়াবলৈ বিচাৰিছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম তোমাৰ অভিযোগৰ প্ৰতিউত্তৰত। তুমি যে মোক সুধিছিলা মই আজিও শব্দত জীৱন আৰু কবিতা ৰচোনে, আচলতে কি জানা, আজি বহুদিনেই হ'ল নীৰৱতাৰ প্ৰেমত পৰা। তুমি হয়তো নুবুজা মৌনতাৰ ভাষা, সেইবাবেই হয়তো তুমি নেদেখিলা তোমাৰেই অজুহাতত মোৰ হৃদয়খন ভাঙি টুকুৰা টুকুৰ হোৱা। তুমি হয়তো মোক বুজিবলৈ চেষ্টাই নকৰিলা, সেয়ে আজি এই প্ৰশ্ন তোমাৰ মোলৈ। বিশ্বাস কৰা, আজি বহুদিনৰ অন্তত তোমাৰ এই প্ৰশ্ন প্ৰতিৰ উত্তৰত মোৰ শব্দক জীৱন দিয়াৰ এটি মিছা প্ৰয়াস। সঁচাকৈয়ে আজি বহুদিনৰ পাছত তুলি লৈছোঁ কলম তোমাৰেই অভিযোগৰ প্ৰতিউত্তৰত। তুমি যে মোক সুধিছিলা মই আজিও শব্দত জীৱনৰ কবিতা ৰচোনে, এৰা আজি বহুদিনেই হ'ল কবিতা নিলিখা। মোৰ ভালকৈয়ে মনত আছে, সঁচাকৈয়ে আজি বহুদিনেই হ'ল মোৰ শব্দবোৰে মৃত্যু সাপতা। হয়তো সেইদিনাই যিদিনাই তুমি মোৰ বিশ্বাসৰ বিনিময়ত হাতত তুলি দিছিলা পতাৰণাৰ এটি টোপোলা, সেই যে মোৰ আলফুলীয়া হৃদয়খনক তুমি পংগু কৰি উভতাই দিছিলা সেইদিনাই। সেইদিনাই বিকল হৈ পৰিছিল মই অনুভৱ কৰিব পৰা প্ৰতিডাল হীৰা উপহীৰা। এতিয়া তুমিয়েই কোৱা, কেনেকৈ লিখোঁ শব্দৰ বুকুত জীৱনৰ কবিতা? কোৱা এতিয়া তুমিয়েই কোৱা, কেনেকৈ লিখোঁ শব্দৰ বুকুত জীৱনৰ মালিতা? ধন্যবাদ।

শ্রোতাসকলে স্রোতশ্বিনী দেৱীৰ কণ্ঠত স্বৰচিত কবিতা পাঠ অনুষ্ঠান দি মোৰ কথা অনুষ্ঠানত শুনিলে। এতিয়া শ্রোতালয় আগবঢ়াইছো লতা মঙ্গেশকৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো নাগিন বোলছবিত শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লতা মঙ্গেশকাৰৰ কণ্ঠৰ আন এটি গীত। বোলছবি অমৰদ্বীপ।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকৰৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মধুমতী বোলছবিত শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাসকলে গীত শুনি আছে লতা মংগেশকাৰৰ কণ্ঠত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠত নিউ দেলহি বোলছবিৰ এই গীতটি, ক্ষমা কৰিব, য়াস্মিন বোলছবিৰ এই গীতটি।

অৰ্ধকাশ অনুষ্ঠানৰ লতা মঙ্গেশকাৰ গীতৰ পিছতেই অৰ্থাৎ 6 বজাত শ্ৰোতাসকলে দিল্লী কেন্দ্ৰৰ যোগেদি সন্ধিয়া হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ বন্দনা শৰ্মাৰ কণ্ঠৰ বৰগীত।

শ্ৰোতাসকলে পৰে আৰাধনা অনুষ্ঠানত বন্দনা শৰ্মাৰ কণ্ঠত বৰগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতালৈ আগবঢ়োৱা হ'ব গীতালি। আজি গীতালি অনুষ্ঠানত শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শ্ৰোতালৈ আগবঢ়োৱা হ'ব জ্যেষ্ঠজন। 7:35 সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি আৰু 7:50 আজিৰ দিনটোৰ আধাৰত যুগুতোৱা আমাৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ আজিৰ দিনটো শুনিবলৈ পাব। 8:00 বাতৰি শিৰোনাম। 8:02 শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব বিজ্ঞানভিত্তিক অনুষ্ঠান বিজ্ঞান চৰা আৰু 8:20 অসমীয়া আধুনিক গীতৰ অনুষ্ঠান। 8:45 দিল্লী কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 বিধানসভাত আজিৰ দিনটোৰ পৰ্যালোচনা শ্ৰোতাসকলে শুনিবলৈ পাব। 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা আগবঢ়োৱা হ'ব। 10:00 শ্ৰোতাই শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। আৰু 10:30 আমাৰ আজিৰ সোমবৰীয়া অধিৱেশনৰ অন্ত পৰিব। এয়া আছিল আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতালি। গীতালি অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

কাৰিকৰী বিজুতিৰ বাবে আমি জুবিন গাৰ্গৰ গীতটো প্ৰচাৰ কৰিব পৰা নাই। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ ৰীতা বৰুৱাৰ কণ্ঠত অপৰূপা বোলছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ, অৰুণ দাসৰ কণ্ঠত জীৱন সুৰভি বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি, 7:05 প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মাজেৰে ঘাই ঘাই বাতৰিসমূহ হ'ল অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহান আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ 1,25,000তকৈ বেছি দিব নোৱাৰে। মাইক্ৰ ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদানকাৰী সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। এই সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
1: যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলো, তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকে কৰক। তাৰপিছত আমি এটা তৃতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 99 দিনত আমি NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো আৰু সেই মৰ্মে 97,938গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোকক NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলো। তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল, এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণীৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলো। এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলো যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া সেইসকল মানুহক আমি প্ৰায়ৰিটিত আনিছিলো।
0: চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত 600 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভা অধিৱেশনৰ আজি ষষ্ঠ দিনা ডি ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে 831জনক বিদেশী বুলি ৰায় দিছে। তদুপৰি বিদেশী ন্যায়াধীকৰণে 65,171জন, উচ্চ ন্যায়ালয়ে 42জন আৰু উচ্চতম ন্যায়ালয়ে 3জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলি তেওঁ প্ৰকাশ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে পৰহিলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্য

0: আমি অসমৰ মহাবিদ্যালয় 3,416 গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছো। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে আৰু এতিয়াও আমি প্ৰস্তুত আছো। আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছো। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব।
1: অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18 কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে সাক্ষ্য প্ৰদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতীৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য কৰিছে। আজি আদালতত উপস্থিত হোৱাৰ পাছতে পামী বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
3: আজি আচলতে আহিলোঁ ৰাতিপুৱাই, মই জয়ন্ত আমাৰ আছিলে সাক্ষ্য প্ৰদান আজি, কিন্তু যিহেতু বস্তুটো বৰ ডিটেইলিঙত কৰা হৈছে গতিকে আজি জয়ন্তৰ পৰা ষ্টাৰ্ট হ'ল। জয়ন্ত কাকতিৰ পৰা তেওঁ সাক্ষ্য চলি আছে, এতিয়া ব্ৰেকৰ পিছত আকৌ কণ্টিনিউ হ'ব, গতিকে মোৰ আজি হোৱাৰ বৰ আশা দেখা নাই। এতিয়া মোৰ কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ব সাক্ষ্য প্ৰদান। মই আত্মবিশ্বাসী, মই জানো জাষ্টিছ হ'বই জুবিন গাৰ্গৰ, কাৰণ কথাখিনি যোনখিনি সত্য আমি সেইখিনি লৈয়ে কথা পাতি আছোঁ, সেইখিনি লৈয়ে আমাৰ প্ৰসিকিউশ্যন টীমে যুদ্ধ কৰি আছে, আমি যুদ্ধ কৰি আছোঁ, গোটেই অসমবাসীয়ে যুদ্ধ কৰি আছে, জাষ্টিছ হ'বই, মই আত্মবিশ্বাসী।
2: ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ VBG ৰামজী আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ চমুকৈ FTO সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জব কাৰ্ড থকা শ্ৰমিকসকলে নিয়মমতে মজুৰি, সামগ্ৰী যোগান ধৰোঁতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিংখং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰি আৰু আবণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত শ্ৰমিকসকলৰ বাবে বছৰত 125 দিনৰ কৰ্ম উপাৰ্জন নিশ্চিত কৰা, গ্ৰাম্য ৰোজগাৰ কাৰ্ড প্ৰদান কৰা আৰু দ্ৰুত তথা প্ৰত্যক্ষ মজুৰি প্ৰদান ব্যৱস্থা কৰা হৈছে। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যে QR সংলগ্ন স্মাৰ্ট কাৰ্ড প্ৰৱৰ্তন কৰি নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্ৰেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ আৰু দায়বদ্ধতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা, কৰ্মস্থলীত প্ৰাথমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থাও কৰা হৈছে। এই আঁচনিৰ জৰিয়তে পুখুৰী খণ্ডৰ লগতে বাট পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম্যাঞ্চল আৰু গঞা ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰহেলিকা কুইজফৰাম দৰঙৰ উদ্যোগত মংগলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ

0: কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিৎ দাসৰ যুটীয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 40টা কুইজৰ দলে অংশ লোৱা এই প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলীৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সদৌ অসম মুকলি কুইজৰ পূৰ্বে দৰং ওদালগুৰি জিলা ভিত্তিক পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি একক লিখিত স্কুইজ আৰু দশম শ্ৰেণীলৈ মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰহেলিকা কুইজ ফৰামৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে মংগলদৈ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীৱ যানজঁটৰ সৃষ্টি হয়। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবাঘণ্টাও ধৰি আৱদ্ধ হৈ পৰে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়েও যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী 2-3 দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো ৰাইজকে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈও প্ৰশাসনে আহ্বান জনাইছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আটাইকেইখন গেট খুলি দিয়াৰ পাছত সোৱণশিৰি নদীৰো জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতি হোৱাৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। AHPC কৰ্তৃপক্ষই চাইৰেন বজাই নদীপৰীয়া ৰাইজক সজাগ কৰি দিয়াৰ লগতে ধেমাজি জিলা প্ৰশাসনেও সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়লাভৰ বাবে 457 ৰাণৰ লক্ষ্যৰে খেলা ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ 186 ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমি জনছে 54 আৰু ছফি এক্স ক্লিষ্টনে 50 ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা তথা 46 ছাটেঘৰে, ক্ৰান্তি গৌৰ আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট ভগাই লয়। টেষ্টখনত 2টা ইনিংছ মিলি 7টা উইকেট দখল কৰা ক্ৰান্তি গৌৰে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত 285 ৰাণ কৰাৰ লগতে 7 উইকেটৰ বিনিময়ত 341 ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ 170 ৰাণত সমাপ্ত হৈছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পৰহিলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠদিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত, যোৰাপাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি, গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান, আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ ২৭০ ৰাণত জয়।

0: chasing a target of 457 runs. The hosts were all out for 186 in the second innings before lunch on day four. And that is the end of this news bulletin.
1: এয়া আকাশবাণী বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়মাধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া আৰু কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণি ধন আত্মসাতৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আইজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ'ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিৱেশ আৰু পাৰস্পৰিক গুৰুত্বৰ বিভিন্ন বিষয় সম্পৰ্কে ব্যাপকভাৱে আলোচনা কৰে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে জাপানী প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কানকুজিয়ে। এই আলোচনাৰ সময়ছোৱাত দুয়োটা পক্ষই শেহতীয়া প্ৰতিৰক্ষা নীতি আলোচনাৰ পাছত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উল্লেখযোগ্য অগ্ৰগতিসমূহৰ বিষয়ে পৰ্যালোচনা কৰে। উভয় পক্ষই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, প্ৰযুক্তিগত উদ্ভাৱন, চাইবাৰ সুৰক্ষা, মহাকাশ আৰু আন আন কৌশলগত গুৰুত্বপূৰ্ণ সহযোগিতামূলক ক্ষেত্ৰসমূহত সহযোগিতা অধিক গভীৰ কৰি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাকালত সামৰিক বিনিময়, যুটীয়া মুখ্য কাৰ্যালয়সমূহৰ মাজত সহযোগিতা, সামুদ্ৰিক সহযোগিতা, প্ৰতিৰক্ষামূলক অনুশীলন, দক্ষতা বৃদ্ধি, প্ৰতিৰক্ষা সা সঁজুলি আৰু প্ৰযুক্তিগত সহযোগিতা আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তিসমূহৰ সামগ্ৰিকভাৱে পৰ্যালোচনা কৰা হয়। প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত জাপানে সহযোগিতা অব্যাহত ৰখাৰ বাবে প্ৰশংসা কৰে। তেওঁ ভাৰত জাপান বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আন্তঃগাঁথনিৰ অধীনত ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰি তোলাৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। ইয়াৰ পূৰ্বে আজি প্ৰতিৰক্ষা সচিবগৰাকীয়ে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী ছিনজিৰা কোইজুমিক সাক্ষাৎ কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে এটা ৰায় দিয়ে। অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত 27 ব্যক্তিৰ এখন আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সঞ্জীৱ মেহতাৰ এখন বিচাৰপীঠে 27 ব্যক্তিক বিদেশী ঘোষিত কৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশসমূহ খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰা প্ৰক্ৰিয়া স্বচ্ছ হ'ব লাগিব আৰু ন্যায়িক আদৰ্শ কোনোবধ্যে আপোচ কৰিব নোৱাৰে। বিচাৰপীঠখনে আবেদনকাৰীৰ বিৰুদ্ধে ন্যায়াধীকৰণে গোচৰসমূহৰ পুনৰ শুনানি অনুষ্ঠিত নকৰা পৰ্যন্ত কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দল SIT-ক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাতৰ অভিযোগৰ CBI তদন্ত বিচাৰি দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰ আৰু শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মালা বাগচি আৰু ন্যায়াধীশ ভীম মহন্নাৰে গঠিত এখন বিচাৰপীঠে আজি এই আবেদনৰ শুনানি লয়। উত্তৰ প্ৰদেশ চৰকাৰে যোৱা 13 জুনত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ অনুৰোধত মন্দিৰৰ দান বৰঙণি ধন আত্মসাতৰ অভিযোগ সন্দৰ্ভত 3-জনীয়া SIT গঠন কৰিছিল। লক্ষ্ণৌৰ মণ্ডলিক আয়ুক্ত বিজয় বিশ্বাসপন, আৰক্ষী মহাপৰিদৰ্শক কিৰণ এছ আৰু বিশেষ সচিব বিত্ত নীল ৰতনৰে এই SIT গঠন কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় NRIসকলক সামৰি ল'ব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব্যাহত ৰখাৰ বাবে NRIসকলক সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ

গুৰুত্ব আৰোপ কৰে। মত বিনিময়ৰ সময়ত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চুৱেপ সুবিধাযুক্ত আঁচনিসমূহৰ অধীনত হোৱা প্ৰগতি সম্পৰ্কে অৱগত কৰে। তেওঁ বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰিত্ব, বিদেশী মুদ্ৰা প্ৰৱাহ অব্যাহত ৰখাৰ ক্ষেত্ৰত চুৱেপ সুবিধাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকৰ অংশগ্ৰহণে দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰো শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় অনিশ্চয়তাৰ মাজত ভাৰতক শক্তিশালী কৰি ৰাখিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উৰিষ্যাৰ পুৰীত অহা 16 জুলাইত হ'বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথযাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বৰ্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ স্নান পূৰ্ণিমাৰ পাছত পষেকযোৰা আনাচাৰাত আছুতীয়াকৈ আছে, য'ত শ্ৰীমন্দিৰৰ ভিতৰত ৰাজবৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্ৰদান কৰি আছে। বাৰ্ষিক ৰথ উৎসৱৰ প্ৰাক্ষণত পুনৰুজ্জীৱিত দেৱতাসকলৰ প্ৰথম ৰাজহুৱা উপস্থিতি, নৱযৌৱনা দৰ্শনৰ বাবে এতিয়া ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইপিনে উৰিষ্যা চৰকাৰে নিৰাপত্তা, ভক্তসকলৰ ভিৰ ব্যৱস্থাপনা, যান বাহন নিয়ন্ত্ৰণ, অনাময়, স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে বিস্তৃত ব্যৱস্থা বৃদ্ধি কৰিছে। দেশ বিদেশৰ লাখ লাখ ভক্তক আদৰণি জনোৱাৰ বাবে তীৰ্থযাত্ৰী নগৰখনে সাজু হোৱাৰ সময়তে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ 3খন মহিমাময় ৰথ নিৰ্মাণ আৰু সজ্জাই সম্প্ৰতি চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে। নিউজিলেণ্ডৰ গ্ৰাম্য সম্প্ৰদায় মন্ত্ৰী মাৰ্ক পেটাৰছনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীবিৰলাই কয় যে এই বৈঠকত সংসদীয় বিনিময় সুদৃঢ় কৰা আৰু ভাৰত আৰু নিউজিলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু অধিক সমৃদ্ধিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীবিৰলাই কয় যে পাৰ্লিয়ামেণ্ট হাউচত নিউজিলেণ্ডৰ প্ৰতিনিধি দলৰ ভ্ৰমণৰ সময়ত তেওঁলোকক ভাৰতৰ প্ৰাণৱন্ত সংসদীয় গণতন্ত্ৰ, সমৃদ্ধ গণতান্ত্ৰিক পৰম্পৰা আদিৰ বিষয়ে পৰিচয় কৰোৱা হয়। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু সৈনিক স্কুলসমূহৰ বিষয়ে অৱগত কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত ৰাষ্ট্ৰ গঠনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱদানক প্ৰশংসা কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত কেডেট এক্সেঞ্জ কাৰ্যসূচী ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক উত্তম পদক্ষেপ বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে অভিহিত কৰে। তেওঁ নিচামুক্ত ভাৰত অভিযান আৰু স্বচ্ছ ভাৰত অভিযানকে ধৰি এন চি চিৰ পদক্ষেপসমূহক ভূয়সী প্ৰশংসা কৰে। এন চি চিৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সংস্থাৰ প্ৰতিষ্ঠা সন্দৰ্ভতো উপৰাষ্ট্ৰপতিগৰাকীয়ে আদৰণি জনায়। তামিলনাডুৰ মাডুৰেৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি 6 জন লোকৰ মৃত্যু হয়। কোট্টামপাট্টি পথত 2খন বাছে মুখামুখিকৈ খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 7জন আৰু কমকৈ আঘাতপ্ৰাপ্ত আন 15জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে 3 লাখ টকাকৈ এককালীন সাহায্যৰ বিষয়ে ঘোষণা কৰিছে। ইপিনে মহাৰাষ্ট্ৰৰ পুণে জিলাত আজি পুৱা সংঘটিত আন এটা শোকাবহ দুৰ্ঘটনাত এখন ট্ৰাকে খোজকাঢ়ি অহা এটা তীৰ্থযাত্ৰীৰ দলক মহতিয়াই নিয়াৰ ফলত 3গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 7জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নাণ্ডেৰ জিলাৰ পৰা অহা ট্ৰাকখনৰ চালকজনে বেলছৰ টোলগেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাডেজে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ 5 লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত ভাৰতে ইংলেণ্ডক 270 ৰাণ পৰাস্ত কৰে। খেলৰ চতুৰ্থ দিনা আজি ভোজন বিৰতিৰ পূৰ্বে ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত 457 ৰাণৰ লক্ষ্যৰে খেলি কেৱল 186 ৰাণতে 8টা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। ভাৰতৰ হৈ স্নেহ নাৰায়ণাই 4টা, 46 ছটঘৰে প্ৰাপ্তি গৌড় আৰু দীপ্তি শৰ্মা 2টাকৈ উইকেট দখল কৰে। কালি ভাৰতে 7টা উইকেটৰ বিনিময়ত 341 ৰাণ সংগ্ৰহ কৰাৰ পাছত ইংলেণ্ডক জয়ৰ বাবে 457 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ভাৰতৰ উইকেট কিপাৰ তথা বেটাৰ ইয়াষ্টিকা ভাটিয়া লৰ্ডছত টেষ্ট ক্ৰিকেটত 100 ৰাণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ভাৰতৰ জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে।
ৰাম জন্মভূমি মন্দিৰ।

0: ৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হৰমনপ্ৰীত নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো জ্যেষ্ঠসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন।

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছো জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছো মুখা শিল্পৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি। তেখেত হৈছে শোণিতপুৰ জামুগুৰিৰ মূঢ়া দলৰ শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া। নমস্কাৰ শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ পৰা আপোনাৰ বিষয়ে দুআষাৰ জানিবলৈ আহিছো আকাশবাণীৰ পৰা। আপুনি যিহেতু মুখা শিল্পৰ লগত জড়িত আৰু ভাওনাৰ লগতো জড়িত, প্ৰথমতে আমি জানিবলৈ বিচাৰিছো আপুনি কেতিয়াৰ পৰা এই কাম কাজৰ লগত জড়িত হৈ আছে, কিমান বছৰ হ'ল এতিয়া?
1: মোৰ প্ৰায় 40 বছৰমানেই হৈ গ'ল, প্ৰায় 30 বছৰ কালৰ পৰাই মই ভাওনাৰ লগত জড়িত।
0: হয়,
1: তাৰ সৰু পৰাই জড়িত, কিন্তু মুখা বা মেকআপ বা
0: খনিকৰ
1: বা ভাওনাৰ আচবাব কৰা এয়া প্ৰায় 30 বছৰমানৰ পৰাই মই কৰিছো। স্কুলত মানে পঢ়ি থকা অৱস্থাৰ পৰাই মই এই বিষয়টোত লাগিছিলো। আৰু প্ৰথমতে মই জটায়ু পক্ষী বনাইছিলোঁ, এইটো গোটেই অসমৰ বিভিন্ন জেগাত প্ৰদৰ্শন কৰা হৈছে। তাৰপৰা বাঘ, সিংহ, ভালুক এনেকুৱাবিলাকৰ বা এই গণেশৰ মুখা তৈয়াৰ কৰিছিলোঁ। এইবিলাক ভাৰত চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰই বহু জেগালৈকে নিছিল, কৰ্ণাটক, উৰিষ্যা এইসকল এই জেগালৈকে গৈছিলগৈ। তাৰপাছত মোৰ এটা নিজৰ ভাওনা অনুষ্ঠান গোটেই জামুগুৰি বচা বচা শিল্পীৰে শ্ৰীমন্ত শংকৰদেৱ কলা পৰিষদ বুলি এটা ভাওনা অনুষ্ঠান আছিল। এই ভাওনা অনুষ্ঠানৰ জৰিয়তে আমি গুৱাহাটী কলাক্ষেত্ৰত, তাৰপৰা গুৱাহাটী নুনমাটি, উজান বজাৰ, পল্টন বজাৰ, বেলতলা, তাৰপৰা এন কে প্ৰডাকশ্যনত আমি 2খন ভাওনা প্ৰদৰ্শন কৰিছিলোঁ। আৰু তাত গোটেই যিমানখিনি মুখা বা আচবাব আছিল সকলোখিনি মই নিজে তৈয়াৰ কৰি দিয়া আৰু নিজে পৰিচালনা কৰিছিলোঁ 2খন নাটৰ। এতিয়াও বিভিন্ন জেগাত মই ভাওনা পৰিচালক হিচাপে নিমন্ত্ৰণ দিয়ে, যি আমাৰ সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰে আমি এই কামখিনি কৰি আছোঁ।
0: আৰু আপুনি এই কেনেকৈ আকৰ্ষিত হ'ল এই যে আপুনি মুখাসমূহ বনায়, কেনেকৈ? প্ৰথমতে মুখাৰ কথাই সুধি লওঁ বাৰু, আপোনাক কিহে আকৰ্ষিত কৰিলে এই কামটোৰ প্ৰতি?
1: আচলতে আকৰ্ষিত বুলি এনেই মুখা ভাওনাত মুখা দেখিলে আগৰ দেখোঁ ক'ৰবাত ক'ৰবাত মুখা, সেই মুখা দেখিলে মানে মুখাৰ সেইটো ভাল লাগে। আৰু তাৰপাছত আমি যেতিয়া নিজে ভাওনা কৰিবলৈ ল'লোঁ তেতিয়া ধৰি লওক মুখা এটা দৰকাৰ হ'ল, তেতিয়া আমি নিজে বনাই চাইছোঁ ভালে বেয়া কেনেকুৱা হয়, কি তেতিয়াৰ পৰা দেখিছোঁ যে আমাৰ আচলতে কোনো গুৰু নোহোৱাকৈ সেইসকলৰ আগৰ পুৰণি মুখা কিছুমান চাই চাই আমি মুখা তৈয়াৰ কৰিছিলোঁ। তাৰপাছত আধুনিক পৰ্যায়ত কিছুমান লৰাব পৰা বা মুখ মেলিব পৰা এনেকুৱা ব্যৱস্থা কিছুমান কৰিবলগীয়া আমি নিজৰ মগজ খটুৱাই
0: নিজৰ প্ৰযুক্তি
1: লগাই পেলাই আমি সেই বস্তুবিলাক তৈয়াৰ কৰোঁতে ৰাইজে বহুত ভাল পাইছিল। আৰু যেতিয়া ৰাইজৰ সমাদৰ পায় তেতিয়াহ'লে আমাৰ উৎসাহ হয়। আৰু যেতিয়া অন্য জেগালৈ ক'ৰবালৈ বিচাৰে তেতিয়া আমি অলপ নিখুঁতকৈ বনাই তৈয়াৰ কৰি পেলাই সেই জেগাত প্ৰদৰ্শন কৰিব পাৰিলে আমি বৰ মানে সুখী হওঁ আৰু ৰাইজৰ প্ৰশংসা পাওঁ। ঠিক তেনেকৈয়ে আমি আগবাঢ়ি গৈ আছিলোঁ।
0: হয়, আপুনি যেতিয়া এই কামটো কৰিলে আপুনি উৎসাহ পায় আৰু আপোনাৰ কাম উন্নত হৈ হৈ থাকিল। হয়, আৰু এতিয়া আপুনি বৰ্তমানেও এই কামৰ লগত জড়িত হৈ আছে?
1: বৰ্তমান আমি এই কামৰ লগতে জড়িত হৈ আছোঁ। আমি এতিয়া আচলতে কি মুখা কোৱাহে যায়, মুখা তৈয়াৰ কৰিব লাগে, মুখা

0: প্ৰশিক্ষণ ল'ব লাগে, কিন্তু কোনো প্ৰশিক্ষণো নলয় আমাৰ এয়া জেগাত। মাজুলীৰ ক্ষেত্ৰত বেলেগ আৰু মুখাৰ আমাৰ ইয়াত প্ৰায় ব্যৱহাৰটো ইতিমধ্যে কমি গৈছে সম্পূৰ্ণ। ভাৱৰীয়াসকলৰ ক্ষেত্ৰত মানে মুখতে মেকআপ কৰি দিয়াটো আজিকালি চবেই বিচাৰে আৰু আমি তেনেকেই কিছুমান মেকআপ কৰিছোঁ, যেনে গণেশৰ মেকআপ বা নৰসিংহৰ মেকআপ, বৰাহৰ মেকআপ, অন্য কিবা নাগৰ মেকআপ এনেকৈ কৰি পেলাই দিয়াটো এতিয়া ৰাইজে প্ৰশংসাও কৰিছে, ভালো পাইছে। আৰু ঠিক এতিয়া মানে ক্ৰমান্বয়ে ক্ৰমান্বয়ে সেই মেকআপৰ যিটো আকৰ্ষণ চাহিদাটো বাঢ়ি গৈ আছে এতিয়া।
1: তাৰমানে আপুনি মুখা শিল্পৰ পৰা ক্ৰমান্বয়ে এতিয়া আকৌ খনিকৰ মানে মেকআপলৈ গুচি গ'ল। হয়, আৰু আপোনাৰ আচলতে এইখিনি বৰ মানে সাংঘাতিক কলা বুলিয়েই আমি ক'ব লাগিব। এজন মানুহৰ মুখত যদি আপুনি নৰসিংহৰ মূৰ্তিটো স্থাপন কৰি দিব পাৰে আপোনাৰ মেকআপৰ জৰিয়তে, সেইটো কিন্তু কম কথা নহয়। আপুনি কেনেকৈ শিকিলে সেইখিনি বস্তু?
0: না, সেইখিনি মানে আচলতে মনতে কল্পনা কৰি লোৱা হয় প্ৰথমতে, যে এইখিনিখিনি বস্তু এনেকৈ প্ৰথমতে মুখাত আমি যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ মুখাবিলাকত,
1: সেইটো মনলৈ আনি
0: তাৰপিছত সেই মানুহৰ মুখখনো এটা মুখা বুলি আমি ধৰি লওঁ প্ৰথমতে। মুখা বুলি ধৰি লৈ ঠিক তেনেকৈ বস্তুখিনি লগাই লগাই তাত অলপ মানে ৰিফাইন কৰিবলগীয়া হৈছে, মানে অলপ মডিফাই কৰিবলগীয়া হৈছে, কাৰণ অলপ সৰুকৈ বনাবলগীয়া হয় যে, আৰু তাৰ ৰং বিৰণৰ মানে ব্যৱহাৰটো অলপ বেছি হৈ যায়, গতিকে ৰং বিৰণৰে ৰাতিৰ কাৰণে সেইটো মানে চাফিচিয়েণ্ট হৈ যায়গৈ। আৰু পিছত দেখিম যে আমি কেতিয়াবা ফটো চটো মাৰিলে দেখোঁ যে এজ ইট ইজ মানুহৰ বা নৰসিংহ এটা মেকআপ এটা ধুনীয়া হৈছে, বা হাতীৰ মেকআপ এটা বা বাঘৰ মেকআপ এটা সঁচাকৈ এটা বাঘৰ নিচিনা হৈছে, ঠিক তেনেকেই মানে আগবাঢ়ি গৈ আছোঁ।
1: হয় হয়, আৰু আপুনি এই মেকআপ যেতিয়া কৰে মানে কেনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰে?
0: মেকআপৰ সামগ্ৰীখিনি অলপ বেলেগ হয়। মেকআপৰ সামগ্ৰীখিনি হৈছে কি, যিটো আমাৰ ভাওনা মেকআপ কৰোঁতে মানে চাইনিং যি বুলি আছে, চাইনিং পেষ্টটো বাৰু এইখিনি বস্তু এইখিনি থাকেই, আৰু তাৰ লগতে আমি ফেব্ৰিক ব্যৱহাৰ কৰোঁ, আৰু কপাহ কেফিয়াৰ বুলি কয় যিটো মানে ৰেডিমেড কেফিয়াৰ বুলি কয়, ইয়াত বগা কেফিয়াৰ লাগিলে বগা ব্যৱহাৰ কৰোঁ, বা ৰঙা লাগিলে ৰঙা ব্যৱহাৰ কৰোঁ, ক'লা লাগিলে ক'লা ব্যৱহাৰ কৰোঁ, আধা পকা লাগিলে আধা পকা ব্যৱহাৰ কৰোঁ। এই বস্তুখিনি আৰু স্পীড ড্ৰম যিটো আঠা, সেই আঠাটোৰে আমি লগাই লগাই এই বস্তুখিনি তৈয়াৰ কৰোঁ।
1: এইখিনি সামগ্ৰী ক'ৰ পৰা আনে আপোনালোকে?
0: এইখিনি আমি আমাৰ চাৰিআলি যেনে কিতাপ ভাণ্ডাৰত আছে, সেইটো আমি তাৰপৰা কিনি আনোগৈ। আৰু আমাৰ ইয়াতো যিবিলাক ষ্টেচনাৰী দোকান, এই ত্ৰিবেণী কৰ্ণা বুলি কয়, তাতো বস্তুখিনি আনি পেলাই কলকাতা বা ডিব্ৰুগড় যোৰহাটৰ পৰাও আনি পেলাই তেওঁলোকে ৰাখে, আমি তাৰ পৰাই সংগ্ৰহ কৰোঁ।
1: এতিয়া আপোনাৰ মুখা শিল্পৰ বিষয়ে আৰু আপোনাৰ যি মেকআপ বা খনিকৰ বুলি কয় নহয়নে, সেই বিষয়ে কিছু কথা আমি পাতিলোঁ বাৰু। আৰু আপুনি ভাওনাৰ প্ৰশিক্ষণো দিয়ে, অভিনয়ৰ লগত জড়িত আপুনি, সেই বিষয়ে অকণমান কওকচোন।
0: ভাওনাৰ প্ৰশিক্ষণ মানে যিবিলাক আমি আচলতে অংকীয়া নাটখিনি অলপ বাদ দিম দিম, অংকীয়া নাট যিখিনি গুৰুজনাৰ নাট সেইখিনি সম্পূৰ্ণ নৃত্য গীতৰ ওপৰতে চলি থাকে, সেইখিনি সেইমানখিনি আমি অধ্যয়ন কৰা নাই। যিবিলাক আমাৰ মানে বঙলোৱা নাট, যেনে সৌ মহাভাৰতৰ নাট, কৰ্ণ পৰ্ব হওক, দ্ৰোণ পৰ্ব হওক, বা উদ্যোগ পৰ্ব হওক, বা ৰামায়ণৰ ৰাৱণবধ হওক, বালিবধ হওক, সীতাৰহণ হওক, এই ঠিক তেনেকুৱা ভাওনাখিনি, বা কাল্পনিক নাটো বহুত আছে, যেনে নাগৰাজ, বাসুকী, কিবা কিবি এনেকৈ ধেৰ আছে, দক্ষযজ্ঞ, এইবিলাক কাল্পনিক নহয় যদিও ভাগৱতৰ নাট, তথাপি সেইবিলাক নাটত আমি প্ৰশিক্ষণ দিওঁ, বিশেষকৈ অভিনয়ৰ প্ৰশিক্ষণ দিওঁ আমি। আৰু তাৰ লগতে কি সুৰ সঞ্চাৰ যিবিলাক আছে, বিলাপ পয়াৰ মধ্যাৱলী, এইবিলাকৰ কিছু তাত মানে সংযোজন কৰোঁ, আৰু যিবিলাক য'ত যেনেকৈ নাট্যকাৰে লিখি থৈছে ঠিক তেনেকৈ দিবলৈ আমি চেষ্টা কৰোঁ।
1: সেইখিনি সংযোজনো কৰে। হয়, এতিয়া আপোনাৰ এই কামখিনি স্বীকৃতিস্বৰূপে আপুনি কিবা পুৰস্কাৰ পাইছে?
0: হয়, আমি প্ৰায় যিমান জেগাতে কৰিছোঁ সেই তিমান জেগাতে সম্বৰ্ধনা জনাইছে, আপুনি দেখিছে এইবিলাক সম্বৰ্ধনা পত্ৰ হেৰি আছে, সেই পৰ্টো আছে, গোটেইখিনি সম্বৰ্ধনা জনাইছে আমাক চৰকাৰৰ ফালৰ পৰা। আমাক 2017 চনত আমাক শিল্পী পেঞ্চন হিচাপে আমাক বৃত্তি এটা বৃত্তি দিছে, স্বীকৃতি দিছে। আৰু তাৰ আগতে ৰবীন্দ্ৰ ভৱনত অসম নাট মহোৎসৱ সাহায্য নিধি অনুষ্ঠানে আমাক ৰবীন্দ্ৰ ভৱনলৈ মাৰিছিল, তাতো আমাক সম্বৰ্ধনা দিছে, তেনেকেই বেটেলিয়নে দিছে, তাত ভাৰত চৰকাৰে দিছে, আৰু কিছুমান জেগাত এনেকুৱা সম্বৰ্ধনা দিছে যে চেলেং এখন গামোচা এখন সম্বৰ্ধনা চিন হিচাপে সেয়া পাইছোঁ আমি। গতিকে
1: আপোনাৰ কামৰ স্বীকৃতি আপুনি পাইছে,
0: সন্মান দিছে,
1: সেইখিনি আমাৰ ভাল লগা কথা আচলতে, এইখিনি

0: বলগীয়া আপুনি এতিয়া আপুনি নতুন প্ৰজন্মক কি ক'ব বিচাৰিব এই শিল্পখিনিৰ বিষয়ে? আপোনাৰটো শেষ হৈ গ'লে
1: নহয় নহয়, এতিয়া ঘটনা হ'ল, আমি নতুন প্ৰজন্মত আমি কেইবাবাৰো এটা আলোচনা কৰিছিলোঁ আৰু দুই এজন আছে ক'ৰবাত ক'ৰবাত বহি লৈ পেলাই বা আমি আলোচনা কৰিছিলোঁ যে কোনোবাই এই বিষয়টো শিকিব নেকি, কিন্তু ঘটনা আমাৰ লগত থাকি দুই একে শিকিছেগৈ, মানে মোৰ লগতে মেকআপ চেকআপ কৰি বা ভাওনাৰ লগত জড়িত হৈ পেলাই থাকি দুই এজন ব্যক্তিয়ে শিকিছেগৈ, একেবাৰে নকৰাকৈ থকা নাই। এতিয়া জামুগুৰি 4-5জনমান ব্যক্তিয়ে এইবিলাক বিষয় তৈয়াৰ কৰিবলৈ লৈছেগৈ, কিন্তু নতুন প্ৰজন্মই এতিয়া দেখিলোঁ এই বিষয়টোত সম্পূৰ্ণ মানে মুখা তৈয়াৰ কৰা কিবা কিবি তৈয়াৰ কৰা এই বস্তুবিলাকত খুব কচিত গাঁওখনত কোনোবা এটা ল'ৰাই হয়তো ওলাব পাৰে, তাৰপৰা আমাৰ ইয়াত সেই বিষয়টো নোলায়। কিন্তু মেকআপ চেকআপ কৰা বহুতখিনি ল'ৰা ওলাইছে, আমাৰ মেকআপ কৰোঁতে চাই থাকে, চতিয়া চাৰিআলি তেজপুৰ আমাৰ লগত বহে, বহি লৈ পেলাই শিকেও। এতিয়া বহুকেইজনে মেকআপটো শিকিছে, মানে যিটো খনিকৰ কাম, আৰু এতিয়া আমি নোহোৱাকৈও বহু জেগাত ফোন কৰে যে আমি বস্তু এটা তৈয়াৰ কৰিছোঁ, আপুনি নহ'লেও আমি তৈয়াৰ কৰিছোঁ, ভুল হ'লে ক'ব এনেকৈ বুলি কয় কেতিয়াবা।
0: হয় হয়, যিটো আপোনাৰ মুখা শিল্প সেইটোৰ প্ৰতিও আচলতে আগ্ৰহী হ'লে ভাল,
1: ভাল,
0: কিন্তু আপোনাৰ যিটো ইটো বিদ্যা খনিকৰ মানে মেকআপ
1: আজিকালি আগৰ ভাওনাবিলাকত মেকআপ চেকআপ কৰিবলৈ দুজনমান মানুহ মাতিলে হ'ব কৰি দিয়ক, কিন্তু আজিকালি ভাওনা এখন মেকআপ কৰিলে সম্পূৰ্ণ ৰিজাৰ্ভ দিব লাগিব যে ইমান টকাত ভাওনাখন মেকআপ কৰি দিব লাগিব, ব্যক্তিগত আকৌ নিমন্ত্ৰণ দিয়ে যে মোৰ এনেকুৱা ভাও এটা ক্ৰিটিকেল ভাও এটা আছে, বঘাসুৰ বলক, নৰসিংহ বলক বা গণেশ বলক, এইটো মেকআপ কৰি দিব লাগিব, কিমান টকা দিব লাগিব, তেতিয়া হয়তো কোনোবাটো 1000 দিব, কোনোবাটো 500 দিব, তেনেকে মানে মানুহ চাই পেলাই যোনে যিমান দিব পাৰে তেনেকুৱা, কিন্তু ভাল প্ৰফিট এটা হয় সেইটো।
0: হয় হয় হয়, আৰু সেইটো আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীকো যদি কেতিয়াবা কৰ্মশালাৰ জৰিয়তে এই প্ৰশিক্ষণটো দিব পাৰে তেতিয়াও হয়তো এই শিল্প মানে এই বিদ্যাটো ৰৈ যাব, নহয়নে?
1: এই বিদ্যাটো ৰৈ যাব, আচলতে কি কোনোবা এজনে কেতিয়াবা আকৌ আগ্ৰহ কৰিব এটা সময়ত যে কৰি পেলাই এনেকুৱা বস্তু এটা তৈয়াৰ কৰোঁ বুলি ঠিক ওলাই যাবগৈ, তেনেকৈ দুই এজনকৈ ওলাই ওলাই গৈ থাকিব, ঠিক আমাৰ গাঁওবিলাকত তেনেকৈ তেনেকৈ দিব। এতিয়া মাজুলী সত্ৰৰ কথাটো বেলেগ, তাত প্ৰশিক্ষণ দিয়ে, তাত সদায় মানুহ চাকৰি নিচিনাকৈ তাত স্কুলৰ নিচিনাকৈ পঢ়ি লৈ পেলাই তাতে শিকি আছে, তাতে বনাই আছে, মই দেখিছোঁ আগতে এবাৰ যাওঁতে তাতে সম্পূৰ্ণ বনাই আছে, বা গুৱাহাটী শান্তি নিকেতন বৈশিষ্ট্যত যাওঁতে হেমভাই আশ্ৰমত সেই তাতো প্ৰশিক্ষণ দি আছে, কিন্তু সেই প্ৰশিক্ষণ দিহে আছে, কিন্তু সেই বস্তুবিলাক ব্যৱহাৰ কম নাই, ক'ৰবাত সজাহে থোৱা হৈছে, কোনো ব্যৱহাৰ তেনেকৈ নকৰে, মই দুই তেনেকৈ মোৰ বহুখিনি বস্তু নষ্ট হৈ গ'ল, ব্যৱহাৰ নকৰেই, নালাগে বুলি কয়, এই নালাগে মেকআপ কৰি দিব আপোনালোকে, এই মুখা নিপিন্ধো দেই গৰমত এনেকৈ বুলি যেতিয়া কয়,
0: যুগৰ লগত
1: যুগৰ লগত সলনি হৈ গ'ল, গোটেই বস্তুটো যুগৰ লগত সলনি হৈ গৈছে।
0: ঠিকে আছে বাৰু, এতিয়া যদি এই মেকআপৰ শিল্প মানে খনিকৰৰ যিটো বিদ্যা সেই বিদ্যাখিনিও যদি আমাৰ শিকে তেতিয়াও আমি ভাবো
1: সেইটো ইচ্ছাও কৰে, সেইখিনি বহুখিনি ল'ৰা এতিয়া আমি এখন ভাওনাৰ ৰিজাৰ্ভ ল'লে 7-8জন মানুহ লৈ যাবলগীয়া হৈছে, আটাইকেইজনে সেইটো বিষয়ে পাৰ্গত হৈ গ'ল,
0: পাৰ্গত হ'ব লাগিব,
1: পাৰ্গত হয়েই আৰু এতিয়া কমনে কমনে হৈয়ে গ'ল, তেনেকে প্ৰতিজন মূল শিল্পীৰ লগতে 4-5জন সহযোগী শিল্পী থাকে, সেইখিনি গোটেইখিনি আকৌ এদিন গৈ পেলাই তেওঁলোকে ভাল এজন পাৰদৰ্শিতা খনিকৰ হ'বগৈ।
0: ধন্যবাদ আপোনাৰ পৰা, আজি যদিও আমাৰ হাতত সময় কম যথেষ্টখিনি কথা জানিলোঁ, আৰু হয়তো আপোনাৰ ক'ব লগা আছিলে, আমি কেতিয়াবা আকৌ লগ পাম। আজিলৈ আমাৰ জ্যেষ্ঠজন অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল, আপোনালৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা আন্তৰিক ধন্যবাদ জনাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
0: শ্ৰোতা, ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি আমাৰ সৈতে আছিল শোণিতপুৰ জামুগুৰিৰ এগৰাকী বিশিষ্ট শিল্পী, মুখা শিল্প তথা ভাওনা শিল্পৰ লগত জড়িত এগৰাকী ব্যক্তি, শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছোঁ সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি।

মন্ত্ৰীগৰাকীয়ে কুকুৰা ফাৰ্মখন পৰিদৰ্শন কৰাৰ সময়ত বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে মীন উৎপাদন বৃদ্ধি, হিতাধিকাৰীসকলক অধিক ফলপ্ৰসূ সেৱা আগবঢ়োৱা, আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণ সন্দৰ্ভত বৈঠকত মিলিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তেজপুৰত বিধানসভা সমষ্টিভিত্তিক 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ডাঃ জাহানাৰা বেগম, বীণা পতংগীয়া, মৃগেন চন্দ্ৰ বৰা, পংকজ্যোতি ভূঞাকে ধৰি বিশিষ্ট নাট্যশিল্পীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ জৰিয়তে ৰাজ্যখনৰ সুপ্ত প্ৰতিভা উন্মোচিত হ'ব বুলি মন্তব্য কৰে তেজপুৰ বিধায়ক প্ৰীতিৰাজ ৰাভাই। তেজপুৰত এক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত 456 পৃষ্ঠাৰ আধ্যাত্মিক গ্ৰন্থ মহাশক্তিৰ সান্নিধ্যত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শ্ৰৱণ শক্তিহীন 85 লেখক বিপিন চন্দ্ৰ বেজবৰুৱাৰ দৃষ্টান্তমূলক প্ৰয়াসে সকলোকে উৎসাহিত কৰি তোলে। বৰুৱাৰ এনে প্ৰয়াসে আনকো অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে সুদীপ মুখাৰ্জীয়ে। 85 বেজবৰুৱাৰ এনে প্ৰয়াস বিৰল বুলি মন্তব্য কৰে বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই। গীত, কবিতা, নাটকৰ সংলাপেৰে জীপাল হৈ উঠে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠান। উল্লেখ্য যে তেজপুৰৰ ৰামকৃষ্ণ সেৱাশ্ৰমত অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰামকৃষ্ণ সেৱাশ্ৰমৰ সভাপতি সুদীপ কুমাৰ মুখাৰ্জীয়ে অশীতিপৰ শ্ৰৱণ শক্তিহীন 85 লেখক বিপিন চন্দ্ৰ বেজবৰুৱাই লিখা বৃহৎ কলেবৰৰ এই আধ্যাত্মিক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বাৰিষাৰ আগমনৰ সময়ছোৱাত যিকোনো নদ, নদী, প্ৰাকৃতিক হোলা, বিল, খাল আদিত মৎস্য চিকাৰ শোণিতপুৰ জিলা প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰাৰ পিছতো বিভিন্ন প্ৰান্তত কণীযুক্ত মাছ যিকোনো মাছ ধৰা সঁজুলিৰে চিকাৰ কৰি বজাৰত গোপনে বা মুকলিকৈ বিক্ৰী কৰি আহিছে। কণীযুক্ত গাভিনী মাছ বজাৰৰ পৰা ক্ৰয় কৰিবলৈ সচেতন লোকসকলেও কুণ্ঠাবোধ নকৰাৰ বাবে প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো গোপনে চলি থকা মৎস্য চিকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলাৰ জিলা আয়ুক্তই বিশেষ তৎপৰতা গ্ৰহণ কৰি জিলা প্ৰশাসনে অভিযান অব্যাহত ৰখাৰ কালত বৰচলা সমষ্টিৰ বিহগুৰি অঞ্চলৰ তিনিখৰীয়া এৰাসুতিত ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত মহলদাৰৰ নিৰ্দেশত মাছুৱে জালেৰে কণীযুক্ত মাছ ধৰি থকা অৱস্থাত হাতেলোতে ধৰা পেলাবলৈ সক্ষম হয়। শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত জানে আলমৰ নেতৃত্বত জিলা মীন বিভাগৰ এটা অভিযানকাৰী দলে এখন নাৱেৰে জাল লৈ মৎস্য চিকাৰ কৰি থকা অৱস্থাতে নগাঁও জিলাৰ নতুন সুখৰী অঞ্চলৰ আবুচাম নামৰ মাছুৱৈটোক ভোজন পৰিমাণত থলুৱা মাছসহ হাতেলতে ধৰি স্থানীয় বিহগুৰি আৰক্ষীক চমজাই দিয়ে। আবু চালেমক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন কাঠৰ নাও আৰু এখন জাল জব্দও কৰিবলৈ সক্ষম হয়। গীত, মাত, সংগীত সকলো ক্ষেত্ৰতে স্থূলতাৰ পয়োভৰ অৰুচিশীল কৰ্মকাণ্ডৰ বাবে আমাৰ শিপাৰ সৈতে সংস্পৃক্ত হৈ থকা আৰু আজিও অসমৰ চহকী কৃষ্টি সংস্কৃতি সমৃদ্ধ কৰি ৰখা গীত মাতসমূহৰ চৰ্চা নতুন প্ৰজন্মৰ মাজত ক্ৰমশঃ কমি অহাৰ মাজতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ে আমাৰ লোকজীৱনক আজিও সমৃদ্ধ কৰি ৰখা চিৰসেউজ সোণসেৰীয়া গীত মাতসমূহ নতুন প্ৰজন্মৰ পাঠেয় কৰি তুলিবলৈ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত আয়োজন কৰি অহা কৰ্মশালাৰ মাজতে এইবাৰ আয়োজন কৰা বনগীতৰ কৰ্মশালাৰ সামৰণি পৰে। তেজপুৰৰ প্ৰবীণ কণ্ঠশিল্পী কল্পনা কলিতাই প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালাখনত সংগীত শিল্পী যোগেন হাজৰিকা আৰু প্ৰীতম নাথে সহযোগিতা আগবঢ়োৱাৰ পিছত সামৰণি পৰা এই অনুষ্ঠানত প্ৰশিক্ষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, উপ সভাপতি ভৱানন্দ দাস, মৃগেন চন্দ্ৰ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰী, সম্পাদক পংকজ বৰুৱা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঁই বৰুৱাকে ধৰি ভালেকেইগৰাকী শিল্পী কলাকুশলী উপস্থিত থাকে এই কৰ্মশালাত। তেজপুৰৰ ডিপুটাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ খাৱৈত বাগৰি পৰাৰ ফলত ট্ৰাকখনৰ চালকজন নিহত হয়। নিশা সংঘটিত দুৰ্ঘটনাটোত ডিপুটা দলঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই AP-39UP-226-7 নম্বৰৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তললৈ বাগৰি পৰে। তেজপুৰৰ মিছন চাৰিআলি নিৰ্মীয়মান উৰণীয়া সেতু সামগ্ৰী পৰি আহত হয় এগৰাকী জ্যেষ্ঠ ব্যক্তি। দুৰ্ঘটনাটোত আহত হোৱা ব্যক্তিগৰাকী পৰুৱা চাহ বাগিচাৰ নিবাসী বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। তেজপুৰৰ 1 নম্বৰ জুৰগড় আৰু কৰকানী অঞ্চলৰ পৰা পৃথকে নিৰ্দিষ্ট হোৱা মুঠ 5 কিশোৰীক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত কৰকানী 3 কিশোৰী একেলগে সন্ধানহীন হয়। ঘটনা সন্দৰ্ভত স্থানীয় বৰঘাট আৰক্ষী চকীত দাখিল হোৱা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰা বৰঘাট আৰক্ষীয়ে কিশোৰী 3 ভিতৰত এগৰাকীৰ মোবাইল ফোন ট্ৰেক কৰি মালদাহ ৰেল আৰক্ষীৰ সৈতে যোগাযোগ কৰে। সেই অনুসৰি মঙলবাৰে মালদাহ ৰেল ষ্টেচনত কিশোৰী 3 চিনাক্ত কৰি উদ্ধাৰ কৰা হয়। একেদৰে

তেজপুৰৰ অপহৃত দুই নাবালিকা গুৱাহাটী ৰেল ষ্টেচনত উদ্ধাৰ হয়। কেৰালালৈ নিয়াৰ উদ্দেশ্যেৰে অপহৰণ কৰিছিল দুষ্টচক্ৰই। তিনি মহিলাসহ আনাৰ হুছেইন নামৰ এজন নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে চাৰিজন এই ঘটনা সন্দৰ্ভত জড়িত যুৱক এতিয়াও পলাতক হৈ আছে। তেজপুৰত মহিলা অনুষ্ঠান সংস্কৃতাৰ উদ্যোগত আঠদিনীয়া চিৰসেউজ অসমীয়া গীতৰ কৰ্মশালা সামৰণি পৰে। শিশুৰ পৰা সত্তৰ বছৰীয়া আইতাই শিকে অসমৰ থলুৱা সংগীত। অসমীয়া সেউজ গীতসমূহে মজবুত কৰি ৰাখিছে অসমীয়া আধুনিক সংগীতৰ শিপা, এই মন্তব্য কৰে বিশিষ্ট লেখিকা ডক্টৰ স্বাধীনতা মহন্তই। একেদৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মন্তব্য কৰে যে শুদ্ধকৈ আয়ত্ত কৰাৰ পিছতহে প্ৰদৰ্শন কৰিব লাগে, সেয়েহে প্ৰথমে শিকি বুজি লোৱাটো উচিত। উল্লেখ্য যে সংস্কৃতাৰ সভানেত্ৰী অলকা শৰ্মাই সঞ্চালনা কৰা এই অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ স্বাধীনতা মহন্তই। আনহাতে চিৰসেউজ অসমীয়া গীতৰ এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গীতা ভূঞা ডেকাই। তেওঁ প্ৰায় 20 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ প্ৰদানত সহযোগিতা আগবঢ়াই শিল্পী খনীন্দ্ৰ কুমাৰ ডেকা আৰু বাদ্যযন্ত্ৰী উৎপল বৰাই। তেজপুৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়া অনুষ্ঠান কাঞ্চনজংঘাই যোৱা 5 জুলাইৰ পৰা আৰম্ভ কৰা জুবিন গাৰ্গৰ গীতৰ কৰ্ম কৰ্মশালাৰ দেওবাৰে অন্ত পৰে। তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু জুবিন গাৰ্গৰ জীৱন ভিত্তিক লেখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে কাঞ্চনজংঘাৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ, ট্ৰফি, পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি কৰ্মশালা, চিত্ৰাংকন আৰু লেখনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীলৈ কাঞ্চনজংঘাৰ তৰফৰ পৰা প্ৰমাণ পত্ৰও আগবঢ়োৱা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান অধিকাৰ কৰে ৰাখায়ত ইছলাম, লিয়ান লহকৰ আৰু নিবিড় আদিত্যনাথে। আৰোহী দেৱনাথ আৰু ভাৰ্গৱী চহৰীয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। ঠিক তেনেদৰে স শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰে ক্ৰমে জুমনি চহৰীয়া, প্ৰজ্ঞানজ্যোতি নাথ আৰু ইচিতা তপনয়, গীতাৰ্থ শইকীয়া আৰু মুকুতা বৈশ্য বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। জুবিন গাৰ্গৰ ওপৰত থিতাতে লিখা লেখনি প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম লিয়ান লহকৰ আৰু ভাৰ্গৱী চহৰীয়াই দ্বিতীয় স্থান লাভ কৰে। স শাখাত প্ৰথম জ্যোতিপল শইকীয়া, দ্বিতীয় বেদশ্ৰী কাশ্যপ আৰু তৃতীয় স্থান লাভ কৰে অনুষ্কা শইকীয়াই। সভাত জুবিন গাৰ্গৰ খুৰা অনন্ত বৰঠাকুৰ, বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱা, মানৱ অধিকাৰ আয়োগৰ কৰ্মী পৰশমণি সিংহ, সমাজকৰ্মী দীপক শইকীয়াই কাঞ্চনজংঘাৰ জন্মৰ এবছৰ নহওঁতে ইতিপূৰ্বে কেইবাটাও অনুষ্ঠান সফলতাৰে উদযাপন কৰাৰ পাছত সপ্তাহজোৰা এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সমাজত প্ৰতিষ্ঠিত কৰাত অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে। তেজপুৰৰ অগ্ৰণী শৈক্ষিক সাংস্কৃতিক প্ৰতিষ্ঠান এডুক স্কুল অৱ আৰ্ট এণ্ড মিউজিক আৰু ফাৰ্ষ্ট ষ্টেপ প্ৰি স্কুলৰ উদ্যোগত আয়োজিত সপ্তাহজোৰা সাংস্কৃতিক কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। এই বিশেষ কৰ্মশালাত প্ৰায় 50 গৰাকী শিশু আৰু কিশোৰে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত ৰাজ্যৰ পৰম্পৰাগত কৃষ্টি আৰু আধুনিক কলাৰ এক সুন্দৰ সমন্বয় দেখিবলৈ পোৱা যায়। অংশগ্ৰহণকাৰীসকলক অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী কিৰণ বৰা শিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্যৰ সূক্ষ্ম শৈলীবোৰ শিকায়। তেজপুৰৰ প্ৰশিক্ষক পিকু মহন্তই শিশুসকলক বৰগীত আৰু খোলবাদনৰ প্ৰাৰম্ভিক তথা গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰশিক্ষক অনামিকা বৰ্মনৰ তত্ত্বাৱধানত শিশু কিশোৰসকলে অসমীয়া আধুনিক গীতৰ আধাৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকায়।

এয়া আকাশবাণী তেজপুৰ, এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আজিৰ দিনটো। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 28 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 13 তাৰিখ। আজি চতুৰ্দশী তিথি, মৃগশিৰা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজিৰ ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা বাতৰিৰ শিৰোনাম। সোতৰ জুলাইত দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লী সংমণ্ডলৰ জেন চোনিপথ পথত চলিব এই ৰেল। শিৱসেনা আৰু তৃণমূলৰ আপদ বিভাজনৰ পিছতে তৎপৰ হৈছে বিজেপি 2029 লোকসভাৰ লগতে সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দৃঢ় JPC। লোকসভা বিধানসভা নিৰ্বাচনৰ 100 দিনৰ ভিতৰত অনুষ্ঠিত হ'ব স্থানীয় নিকায়ৰ নিৰ্বাচন। একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে 7,00,000 কোটি টকাৰ লোকচানৰ পৰা দেশ ৰক্ষা পৰিব বুলি প্ৰকাশ কৰিলে JPCয়ে। ধাৰাষাৰ বৰষুণত মেঘালয়ৰ পৰা নামিল পানীৰ ঢল, যোৰাবাটত ভয়ংকৰ বান, গুৱাহাটী উজনি অসমৰে কেইবাঘণ্টা যাতায়াত ব্যাহত। ৰঙানদী বান দুৰ্গতৰ ৰোষত অকৰ্মণ্য সাংসদ প্ৰদান বৰুৱা গবেগ ধ্বনিৰে বান ক্ষতিগ্ৰস্ত লোকৰ উত্তাল প্ৰতিবাদ। উন্নয়নৰ নামত একোকে নকৰা প্ৰদান বৰুৱাই জিলা প্ৰশাসনৰ তালিকাভুক্ত ক্ষতিগ্ৰস্তক চেক বিতৰণ কৰি আহি তীব্ৰ বিক্ষোভৰ সন্মুখীন হয়। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৌলশালত নিজে ৰোলাৰ চলাই ড্ৰাগছ বিনষ্টকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। 5 বছৰত 3,300 গোচৰ পঞ্জীয়ন, 3,227 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ আৰক্ষীৰ বজালীত 13.48 লাখ, তামোলপুৰতো 71 লাখ টকাৰ নিচামুক্ত সামগ্ৰী ধ্বংস। ভূমি আন্দোলনৰ বিৰুদ্ধে যুযুধান হৈছে বিজেপি চৰকাৰ। কাজিৰঙাৰ প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীত। হেজাৰ হেজাৰ বিঘা কৃষকৰ ভূমি কাৰ্বি আংলং, পলাশবাৰী, কাজিৰঙা আদি স্থানত পুঁজিপতিক গটোৱাৰ বিৰুদ্ধে চলা গণতান্ত্ৰিক আন্দোলনত দমনত নামিছে আৰক্ষী। বায়ুৰ গুণ নিম্ন, প্ৰকৃতি জৈৱ বৈচিত্ৰ ধ্বংস, প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থতাৰ প্ৰকট ছবি। পৰিৱেশ সুৰক্ষাৰ বিশ্বৰ 177খন দেশৰ মাজত ভাৰতৰ স্থান 176। ৰাজস্থানত উদ্ধাৰ CRPFৰ জোৱান অমৰেন্দ্ৰ ৰায়ৰ মৃতদেহ। হৰমুজত ভাৰতৰ 1,111 নাৱিক থকা চাইপ্ৰাইছৰ জাহাজত আক্ৰমণ। ইৰাণৰ 10 ভাৰতীয় নাৱিকক উদ্ধাৰ, এজন সন্ধানহীন। ঘটনাক তীব্ৰ নিন্দা নতুন দিল্লীৰ। মহানগৰী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনজোৰা মনোজ্ঞ অনুষ্ঠান। ৰাজ্যৰ শিশু কিশোৰ শিক্ষাৰ্থীৰ প্ৰতিভাক স্বীকৃতিৰে সঁফুৰা বৃত্তি প্ৰদান। ডক্টৰ কুলধৰ শইকীয়া, হৃষিকেশ গোস্বামী, সঞ্জীৱ কুমাৰ ফুকন, প্ৰমোদ কলিতা, ৰূপম বৰুৱা, অচ্যুত কুমাৰ পাটোৱাৰীসহ কেইবাগৰাকী বিশিষ্ট অতিথিৰ অংশগ্ৰহণ। চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসী স্থিতিক অসম চৰকাৰে গুৰুত্ব নিদিয়াৰ ভয়াৱহ পৰিণতি। সৰুপথাৰ সীমান্তত অসমৰ যুৱকক প্ৰহাৰ, নগাৰ। জৰীপ চলোৱাত বাধা দিয়াৰ বাবে গুৰুলা গুৰুকৈ প্ৰহাৰ যুৱকজনক। CRPF বাহিনীক আগুৰি হতাহতিত লিপ্ত 50-60 জনীয়া নগাৰ দল। APDCLক ভূমি হস্তান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা। কোকৰাঝাৰ, মালগাঁও জনজাতীয় লোকৰ উত্তাল প্ৰতিবাদ, ধৰ্ণা। ভূমি আন্দোলনৰ নেতা আদিত্য ৰাভা প্ৰণৱ দলে মুক্তিৰ দাবী। বৰদুৱাৰ বাগানৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী। নিৰ্মাণ পথৰ কাষত নলাত পৰিমিত শিশুৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। কাটিগড়াত শিশুৰ মৃতদেহ লৈ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে নিৰ্মাণ সংস্থাৰ কাৰ্যালয়। উপযুক্ত ক্ষতিপূৰণ, দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু নিৰ্মাণস্থলীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী। সাহিত্য একাডেমীৰ উদ্যোগত কটন এলামনাই ভৱনত নাৰী চেতনা মোলাকাত অনুষ্ঠান। এতিয়া শ্ৰোতাসকলক দিবলৈ লৈছোঁ ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1830 চনত কলকাতাৰ স্কটিছ চৰ্চ কলেজ স্থাপিত হৈছিল আজিৰ দিনটোতেই। 1977

0: শৰ্মাই। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিধানসভাত প্ৰকাশ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিধানসভাত কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ 1,25,000তকৈ বেছি দিব নোৱাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰামজী আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতে সিদ্ধান্ত গ্ৰহণ কৰে। চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনি পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি যোৱা নিশাৰে পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ এতিয়া শ্ৰোতালৈ আগবঢ়াইছো বিজ্ঞান ভিত্তিক অনুষ্ঠান বিজ্ঞান চৰা।
2: আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞান ভিত্তিক অনুষ্ঠান বিজ্ঞান চৰা। শ্ৰোতাসকল, আজিৰ বিজ্ঞান চৰা অনুষ্ঠানত কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ এই শীৰ্ষক আমি কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ হাজৰিকাক। নমস্কাৰ ডক্টৰ হাজৰিকা।
3: নমস্কাৰ।
2: আপোনাক আমাৰ এই বিজ্ঞান চৰা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব খুজিম যে সাধাৰণ মানুহে বুজিব পৰাকৈ এই কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন বুলিলেনো কি বুজায়, এই বিষয়ে অলপ কওক।
3: কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন আৰু বন্যপ্ৰাণী সংৰক্ষণ এই শিতানত আমি কিছু কথা আমি পাতিম আজি। কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন বা তাৰ অসমীয়া যদি প্ৰতিশব্দ আমি ক'ব যাওঁ, কাৰ্বন আৱদ্ধকৰণ বা কাৰ্বন সঞ্চয়কৰণ বা কাৰ্বন শোষণ, এই ধৰণে আমি ক'ব পাৰোঁ। নামটো অলপ জটিল যেন লাগিলেও কিন্তু বিষয়টো আমাৰ সকলোৰে জীৱনত ওতঃপ্ৰোতভাৱে জড়িত, মানৱ জীৱনৰ লগত বা আমাৰ জীৱকুলৰ লগত। এতিয়া অতি সহজকৈ ক'বলৈ হ'লে কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন মানে হৈছে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড আমি জানো যে গছ গছনি আৰু মাটিয়ে নিজৰ ভিতৰত সাঁচি ৰাখে। এই সাঁচি ৰখা প্ৰক্ৰিয়াটোৱে হৈছে কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন। অতি সহজকৈ ক'বলৈ হ'লে গছে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু সেই কাৰ্বন কাণ্ড, ডালপাত আৰু শিপাত জমা কৰি ৰাখে। এইকাৰণে বনাঞ্চলক আমি প্ৰাকৃতিক কাৰ্বন বেংক বুলি ক'ব পাৰোঁ। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমি যি বায়ু পানী সেৱন কৰি আছোঁ, যি বতাহ লওঁ, যি পানী খাওঁ বা যি বৰষুণ পাওঁ, কৃষিভূমিৰ লগত যি বৰষুণৰ লগত যি সম্পৰ্ক, এই সকলোবোৰৰ সৈতে বন, গছ গছনি আৰু বন্যপ্ৰাণীৰ সম্পৰ্ক আছে। বিশেষকৈ আমাৰ অসম আৰু সমগ্ৰ যদি উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ, আমি উত্তৰ পূৰ্বাঞ্চল বনৰ ক্ষেত্ৰত বা জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত আমি বেছি সমৃদ্ধ অঞ্চল। আৰু এই অঞ্চলৰ বন কেৱল জীৱ জন্তুৰ ঘৰেই নহয়, এই পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
2: হয়, আপুনি যে ক'লে কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন, ইয়াৰ এই প্ৰক্ৰিয়াৰ ইমান গুৰুত্ব বেছি কিয় আৰু আমাৰ এই সাধাৰণ মানুহৰ দৈনিক জীৱনত ইয়াৰ প্ৰভাৱ কেনেকুৱা অলপ কওকচোন।
3: ঠিক আৰম্ভণিতেই মই ক'লোৱেই যে আমাৰ গছ গছনিয়ে কাৰ্বন শোষণ কৰে বা কাৰ্বন আৱদ্ধ কৰি ৰাখে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াতে। মূলতঃ আমি সকলোৱে জানো যে বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধিৰ কাৰণে যি হাৰত গাড়ীৰ সংখ্যা বাঢ়িছে, যান বাহনৰ সংখ্যা বাঢ়িছে, কল কাৰখানাৰ সংখ্যা বাঢ়িছে, আৰু এই যান বাহন, কল কাৰখানা, কয়লা

0: সৰুৰ পৰা ডাঙৰলৈকে, আজি হাতীটোৰ পৰা সৰু এটা বেক্টেৰিয়াটোলৈকে সকলো জীৱৰে পৃথিৱীৰ পৃষ্ঠত গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল জন্তু বচোৱা নহয়, সমগ্ৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি বন্যপ্ৰাণী বচাবই লাগিব, আৰু তেতিয়াহে পৃথিৱীখনৰ ভাৰসাম্য বৰ্তি থাকিব।
1: আমাৰ ৰাজ্যখনত মানে অসমৰ কোনবোৰ বন্যপ্ৰাণী বিশেষভাৱে উল্লেখযোগ্য?
0: এতিয়া আমি অসমৰ কথা বন্যপ্ৰাণীৰ ক্ষেত্ৰত, অসম এখন চহকী ৰাজ্য, মই অলপ আগতে উল্লেখ কৰিছোঁ। এশিঙীয়া গঁড়, এছিয়ান এলিফেণ্ট বা আমাৰ ৰয়েল বেংগল টাইগাৰ বুলি কওঁ, বনৰীয়া মহ, হলৌ বান্দৰ, সোণালী বান্দৰ বা হাড়গিলা, শগুন আজিকালি খুব কমিছে, এই প্ৰত্যেকবিধ জীৱ আমাৰ অসমৰ কাৰণে গৌৰৱ। অসমৰ মুগা পখিলা, যিটো মুগা শিল্প পৃথিৱী বিখ্যাত, এইটো এইবিলাক অসমৰ কাৰণে এণ্ডেমিক স্পেচিছ বুলি কয়। এইবিলাকে আমাৰ প্ৰত্যেকটো জীৱই পৃথিৱী পৃষ্ঠত আমাৰ ফৰেষ্ট ইক'চিষ্টেমত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এতিয়া মই যদি সাধাৰণভাৱে উদাহৰণ দিব খোজোঁ, হাতীয়ে দেখাত আমি হাতীৰ পৰা কি উপকাৰ পাইছোঁ, হাতীয়ে বহু দূৰলৈ গছৰ বীজ কঢ়িয়ায়। ঠিক তেনেকৈ হৰ্ণবিলক বনৰ খেতিয়ক বুলি কোৱা হয়, আমি গম নাপাওঁ, কাৰণ এই হৰ্ণবিলে বহু গছৰ বীজ বিস্তাৰ কৰে। বান্দৰ মই উল্লেখ কৰিছোঁ, এই বান্দৰ, বাদুলি, চৰাই আৰু যিটো কীট পতংগৰ কথা ক'লোঁ, এই সকলোবোৰ প্ৰাণীয়ে এই বীজৰ বিস্তাৰত বিশেষভাৱে, পৰাগযোগৰ লগতে বীজৰ বিস্তাৰত বিশেষভাৱে ভূমিকা পালন কৰে। বনাঞ্চল সম্প্ৰসাৰণত এই জীৱসমূহে সাংঘাতিক ভূমিকা পালন কৰি আহিছে। গতিকে আমি থোৰতে ক'ব পাৰোঁ, প্ৰাণীয়ে বন গঢ়ে আৰু কাৰ্বন সাঁচি ৰাখে, বনে কাৰ্বন সাঁচি ৰাখে। প্ৰাণীয়ে বন গঢ়ে, বনে কাৰ্বন সাঁচি ৰাখে।
1: বৰ্তমান সময়ত আমাৰ এই পৃথিৱীখনৰ আটাইতকৈ ডাঙৰ ভাবুকিবোৰ কি কি, আৰু জলবায়ু পৰিৱৰ্তনে বন্যপ্ৰাণীক কেনেকৈ প্ৰভাৱিত কৰিছে, এই বিষয়ে অলপ বুজাই কওকচোন।
0: বন ধ্বংস, অবৈধ গছ কটা, মানে যিটো আমাৰ সাংঘাতিক এটা ডিফৰেষ্টেশ্যন আমি থোৰতে কৈ থাকোঁ, বন জুই বা প্লাষ্টিক পলিউশ্যন, প্লাষ্টিক প্ৰদূষণ বা নদী প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন, এইবোৰ এতিয়া পৃথিৱীৰ কাৰণে, সমগ্ৰ অসমবাসীৰ কাৰণে নহয় বা ভাৰতবৰ্ষৰ কাৰণে নহয়, সমগ্ৰ পৃথিৱীৰবাসীৰ কাৰণে যিবিলাক একোটা একোটাই আন্তঃৰাষ্ট্ৰীয়ভাৱে আলোচ্য বিষয় হৈ পৰিছে, আন্তঃৰাষ্ট্ৰীয় একোটা একোটা সমস্যা। বন কমি গ'লে বন্যপ্ৰাণীৰ বাসস্থান কমে আৰু মানুহ প্ৰাণীৰ সংঘাত বৃদ্ধি পায়। সেইটো আমি শোণিতপুৰতো আমি গম পাওঁ যে হাতী মানুহৰ সংঘাত সঘনাই হৈ থাকে। আজিকালি বৰষুণৰ সময় সলনি হৈছে, আমি উপলব্ধি কৰিছোঁ গৰম কিছু পৰিমাণে বৃদ্ধি পাইছে, নদীৰ পানী কমি গৈছে, কিছুমান চৰাই, আগতে দেখা চৰাই যিটো সময়ত আমাৰ ইয়ালৈ মাইগ্ৰেশ্যন হৈছিলে, সেই চৰাইবিলাক আমি কিছু নেদেখা হ'লোঁ, আৰু আমাৰ ইয়াত থকা চৰাইও কিছুমান আমি নেদেখা হ'লোঁ। মাছৰ প্ৰজননৰ সময় সালসলনি হৈছে, কিছুমান পোক পৰুৱা অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে, আৰু এই সকলোবোৰ হৈছে জলবায়ু পৰিৱৰ্তন।

0: মই কি কৰিব পাৰিম, মই কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন মোৰ কণ্ট্ৰিবিউচন কি থাকিব, কিন্তু এই কথাটোৱে নহয়। আমি এতিয়া সাধাৰণভাৱে আমি কওঁ যে আমি জন্মদিন পালন কৰোঁ, জন্মদিনত আমি কিমানখিনি টকা আমি খৰচ কৰোঁ বিভিন্ন শিতানত, মই আৰু সেইবিলাক বহলাই ক'ব নাযাওঁ। কিন্তু তাৰ লগতে সেই জন্মদিনত যদি আমি এডাল গছপুলি ৰুওঁ আৰু সেই গছপুলি যদি আমি তাক সংৰক্ষণ কৰোঁ, ভালকৈ তাক ডাঙৰ লালন পালন কৰোঁ, তেতিয়াহ'লে কিন্তু সেই গছপুলিডালে বহুতখিনি সহায় কৰিব, মোৰ নিজৰ লগতে মোৰ পৃথিৱীখনক জীয়াই ৰাখিব, পৃথিৱীৰ জীৱকুলক জীয়াই ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই বিশেষভাৱে অনুৰোধ কৰোঁ যে গছপুলি ৰোপণ কৰি গছপুলিডালক সংৰক্ষণ কৰিলে তেওঁৰ নিজৰ লগতেই ধৰাৰ এটা সাংঘাতিকভাৱে উপকাৰ কৰা হ'ব। আৰু জন্মদিন পালন তেওঁলোকে যাতে প্ৰত্যেক স্কুলৰ কেম্পাছতেই হওক বা ৰাজহুৱা কেম্পাছতেই হওক গছপুলি এডাল ৰোপণ কৰে আৰু গছপুলিডাল ৰোপণ কৰি গছপুলিডালৰ ডাঙৰ দীঘল হোৱাত বিশেষ ভূমিকা পালন কৰে। শেহতীয়াকৈ অসম চৰকাৰেও কিছু পদক্ষেপ হাতত লৈছে, যদিও আমাৰ পৰিলক্ষিত হৈছে যে যিমানখিনি গছপুলি এই বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰাই হওক বা বেলেগ বেলেগ প্ৰগ্ৰেমৰ জৰিয়তে যদি ৰোপণ কৰিছে যদিও, সেই গছপুলিখিনি কিন্তু কিমান পৰিমাণে বাচি আছে এইটো এটা বৰ প্ৰশ্নৰ কথা। গতিকে আমি প্ৰত্যেকেই অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে সচেতন হয়, আমি গছপুলি নৰলে আজি এই আমি যি গৰমৰ সমস্যা ভোগ কৰিবলৈ গৈ আছোঁ বা পৃথিৱী পৃষ্ঠৰ সমগ্ৰ জীৱকুলৰ যিটো এটা সাংঘাতিক এটা সমস্যা হ'ব ধৰিছে, এইটোৰ ক্ষেত্ৰত কিন্তু একমাত্ৰ উপায় হৈছে আমি গছ ৰুবই লাগিব আৰু গছ প্ৰতিপালন কৰিবই লাগিব। কাৰণ সেই গছে যদি বায়ুমণ্ডলৰ পৰা কাৰ্বন শোষণ নকৰে, তেতিয়াহ'লে কিন্তু আমাৰ মানুহৰ লগতে আন জীৱকুল আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ।
1: হয়, আপুনি সঠিক কথাই কৈছে। শেষত আমাৰ শ্ৰোতাসকলক আপুনি কি বাৰ্তা দিব খুজিব?
0: মই এটা কথাই ক'ব বিচাৰিম যে বন থাকিলে জীৱন থাকিব, জীৱন থাকিলে আমাৰ ভৱিষ্যত থাকিব। প্ৰকৃতিয়ে আমাক অক্সিজেন, পানী, খাদ্য আৰু জীৱন দিয়ে বা দি আহিছে। সেয়েহে বন্যপ্ৰাণী সংৰক্ষণ মানে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰা। গছ ৰোপণ কৰাটো ভাল, কিন্তু এটা পূৰ্ণবয়স্ক গছ বচাই ৰখাটো তাতোকৈ ডাঙৰ কাম। প্ৰকৃতিৰ সৈতে মিলি চলিলেহে সুস্থ পৰিৱেশ আৰু সুস্থ ভৱিষ্যত সম্ভৱ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। প্ৰকৃতিৰ সৈতে কিন্তু আমি মিলি থাকিবই লাগিব। কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন আৰু বন্যপ্ৰাণী সংৰক্ষণ এই দুয়োটা এডাল সূতাৰে বান্ধ খাই আছে। আহক আমি সকলোৱে মিলি অসমৰ সেউজীয়া বন, নদী, পাহাৰ আৰু বন্যপ্ৰাণী ৰক্ষা কৰোঁ।
1: ডক্টৰ হাজৰিকা, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা আমি কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যননো কি আৰু ইয়াৰ দ্বাৰা কিদৰে বন্যপ্ৰাণীৰ সংৰক্ষণৰ বিষয়টো জড়িত হৈ আছে এই বিষয়ে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আমাৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: বিজ্ঞান চৰা অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ হাজৰিকাই। অনুষ্ঠানটি যুগুতাই আঁত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে ইমান পৰে বিজ্ঞান চৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ কেইটিমান আধুনিক গীত। অনুষ্ঠানত পুনতেই শুনক নীলিমা খাতুনৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰ আন এটি গীত।

0: বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা।
1: বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে অনাগত দিনত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব। ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি ষষ্ঠ দিনা সদনৰ মজিয়াত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা সদৰি কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত বিজেপি বিধায়ক পদ্ম হাজৰিকাই উত্থাপন কৰা হাতী মানুহৰ সংঘাত শীৰ্ষক গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত সদনত উত্তৰ প্ৰদান কৰি মন্ত্ৰী বৰুৱাই কয় যে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। ইয়াৰ পৰিপ্ৰেক্ষিততে অহা 15 জুলাইত অসম

সভাৰ কেন্দ্ৰীয় সভাকক্ষত এখন বিশেষ সভাৰ আয়োজন কৰা হৈছে। অহা 15 জুলাইত হ'বলগীয়া এই বিশেষ সভাখনলৈ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত থকা সমষ্টিসমূহৰ বিধায়কসকলক আমন্ত্ৰণ জনোৱা হৈছে। বন্যপ্ৰাণী আৰু মানুহৰ মাজত বৃদ্ধি পোৱা সংঘাত নিৰসনৰ বাবে চলিত বিত্তীয় বৰ্ষৰ বাজেটত ইতিমধ্যে প্ৰয়োজনীয় বাজেট ধাৰ্য কৰা হৈছে। সেই মৰ্মে নিৰ্ধাৰিত বাজেট ব্যয়ৰ জৰিয়তে যাতে এই সমস্যাৰ সমাধান সূত্ৰ উলিয়াব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই বিশেষ সভাৰ আয়োজন কৰা হৈছে। জনপ্ৰতিনিধিসকলে আগবঢ়োৱা পৰামৰ্শসমূহক লৈ বিশেষজ্ঞৰে আলোচনা কৰি চলিত বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিব পৰাকৈ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদীভাৱে এলানি আঁচনি যুগুত কৰা হ'ব। এই আঁচনিসমূহ চলিত বিত্তীয় বৰ্ষৰ পৰাই ৰাজ্যত কাৰ্যকৰীকৰণৰ বাবে বিভাগীয়ভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বেদখলৰ বাবে ক্ৰমাগতভাৱে ৰাজ্যত বনাঞ্চল সংকুচিত হৈছে। বনাঞ্চলৰ পৰিসৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ বনাঞ্চলসমূহত অব্যাহত থকা উচ্ছেদ অভিযান অনাগত দিনতো অব্যাহত থাকিব। এই ক্ষেত্ৰত আপোচ কৰাৰ প্ৰশ্ন নুঠে বুলি অৱগত কৰি তেওঁ কয় যে ইতিমধ্যে ৰাজ্যৰ যিসমূহ বনাঞ্চলত উচ্ছেদ চলোৱা হৈছে সেইসমূহ উচ্ছেদিত স্থানত বনানীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। বনানীকৰণ প্ৰক্ৰিয়াৰ সুফল ইতিমধ্যে পোৱা গৈছে। গতিকে বনাঞ্চল বেদখল প্ৰতিৰোধৰ বাবে উচ্ছেদকে ধৰি প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে বনাঞ্চল বৃদ্ধিৰ বাবে বনানীকৰণ প্ৰক্ৰিয়াও ৰাজ্যত আৰু অধিক ত্বৰান্বিত কৰা হ'ব। নলবাৰী জিলাত বিগত 3 বছৰত হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেইবাবে চলিত বিত্তীয় বৰ্ষত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ গজমিত্ৰ শীৰ্ষক অভিলাষী আঁচনিখন পূৰ্বৰ 8খন জিলাৰ পৰা 26খন জিলালৈ সম্প্ৰসাৰণ ঘটোৱা হৈছে। এই আঁচনিয়ে সামৰি নোলোৱা আন কেতবোৰ বিষয়ো চলিত বিত্তীয় বৰ্ষৰ পৰাই পাইলট প্ৰজেক্ট হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই পুনৰ কয় যে হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে সৌৰ শক্তি চালিত বেৰ দিয়াৰ ব্যৱস্থা আছে। কিন্তু যিসমূহ অঞ্চলত নেমু টেঙাৰ গছ থাকে তেনে অঞ্চলত হাতীৰ উপদ্ৰৱ হ্ৰাস পোৱা বুলি স্থানীয়ভাৱে জনবিশ্বাস আছে। সেইবাবে পৰীক্ষামূলকভাৱে এইবাৰ হাতীৰ উপদ্ৰৱ থকা অঞ্চলৰ ৰাইজৰ মাজত ব্যাপক হাৰত নেমু টেঙাৰ পুলি বিতৰণ কৰা হ'ব। ইয়াৰ জৰিয়তে যদি অনাগত দিনত জনাঞ্চলত হাতীৰ উপদ্ৰৱ বা হাতীৰ বিচৰণ হ্ৰাস পায় তেন্তে ৰাজ্যৰ অন্য ৰাইজক মৌ পালনৰ বাবেও উৎসাহ যোগোৱা হ'ব। মৌ পালন আৰু নেমু টেঙাৰ পুলি ৰোপণৰ জৰিয়তে ৰাইজ দুটা দিশৰ পৰা উপকৃত হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে নেমু টেঙাৰ পুলিসমূহত যেতিয়া নেমু টেঙা লাগিব তাৰ পৰা ৰাইজে অৰ্থনৈতিকভাৱেও লাভান্বিত হ'ব। অনুৰূপ ধৰণে মৌ পালনৰ জৰিয়তেও ৰাইজ স্বাৱলম্বী হোৱাৰ সুবিধা আছে। গতিকে জনবিশ্বাসৰ আধাৰতে পৰীক্ষামূলকভাৱে এই প্ৰক্ৰিয়া এইবাৰ আৰম্ভ কৰা হ'ব। তেওঁ পুনৰ কয় যে ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত খৰালি কালত পানীৰ নাটনিয়ে দেখা দিয়ে। ইয়াৰ বাবে বিভিন্ন অঞ্চলত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে সেইসমূহ স্থান চিনাক্ত কৰি পুখুৰী খান্দি পানী ধৰি ৰখাৰ ব্যৱস্থা কৰিছিল। এইবাৰো সেইসমূহ অঞ্চলত পুখুৰীসমূহ দকৈ খান্দি বছৰটোৰ বাবে পানী ধৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব। লগতে হাতীৰ উপযোগী খাদ্য যাতে বনাঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণে থাকে সেয়াও বিভাগীয়ভাৱে নিশ্চিত কৰা হ'ব। হাতীৰ উপদ্ৰৱত বিনষ্ট হোৱা খেতিৰ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে এতিয়াৰে পৰা হাতীয়ে খেতিপথাৰ বিনষ্ট কৰিলেও ৰাইজে হাতী খেদাৰ নামত বৰ বেছি হৈচৈ কৰিব নালাগে। হাতীয়ে যদি কৃষকৰ খেতিপথাৰ বিনষ্ট কৰে তেন্তে ক্ষতিপূৰণ হিচাপে বিঘাই প্ৰতি 8000 টকাকৈ সংশ্লিষ্ট খেতিৰ গৰাকী আদায় দিয়া হ'ব। সেয়েহে হাতী খেদাৰ নামত এতিয়া আৰু কোনোৱে নিজৰ জীৱন আহুতি দিয়াৰ প্ৰয়োজন নাই বুলি তেওঁ সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে যিধৰণে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছিল সেয়া বৰ্তমান হৈ উঠা নাই। সেইবাবে বিগত 3 বছৰত হাতী মানুহৰ সংঘাতত 363 জন নিৰীহ লোকৰ মৃত্যু হৈছে। লগতে বিগত 3 বছৰত 120টা হাতীৰ মৃত্যু হৈছে। হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে প্ৰতিখন বনাঞ্চল বেদখলমুক্ত কৰাৰো প্ৰয়োজন আছে বুলি বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ইফালে ৰাজ্যৰ ঋণগ্ৰস্ত মহিলাসকলৰ ঋণ মাফৰ ক্ষেত্ৰত এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত ৰাজ্য দলৰ বিধায়ক অখিল গগৈ উত্থাপন কৰা বিষয়টোৰ উত্তৰত এই কথা সদৰি কৰি বিত্তমন্ত্ৰী বৰুৱাই কয় যে 2021 চনৰ 24 জুনত গ্ৰহণ কৰা মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ইতিমধ্যে যোগ্য ঋণগ্ৰস্ত মহিলাসকলৰ ঋণৰ ধন নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে 37টা ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানক উভতাই দিয়া হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ 12,71,672 গৰাকী ঋণগ্ৰস্ত মহিলা ঋণমুক্ত হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক 2,300 কোটি টকা আদায় দিছে। বৰ্তমানে ঋণ ঘূৰাই দিয়া সন্দৰ্ভত কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ঋণগ্ৰস্ত মহিলাসকলৰ ঋণ মাফ কৰা বিষয়টো নিৰীক্ষণৰ বাবে 2021 চনত মন্ত্ৰী অশোক সিংঘলৰ অধ্যক্ষতাত এখন কেবিনেট উপ সমিতি গঠন কৰা হৈছিল। এই কেবিনেট উপ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে ঋণ প্ৰদানকাৰী 37টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পৰ্যায়ক্ৰমে ভিন ভিন শিতানেৰে ঋণ আদায় দিয়া হৈছিল। সেই সময়তে বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ প্ৰদানৰ সময়ত কৰা অনিয়মৰ তথ্য পোহৰলৈ আহিছিল, যাৰ বাবে অনিয়ম সংঘটিত কৰা ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক চৰকাৰীভাৱে ঋণৰ ধন মোকলাই দিয়াত জটিলতা আছে। প্ৰকৃততে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে এগৰাকী গ্ৰাহকক সৰ্বাধিক 1,25,000 টকা পৰ্যন্ত ক্ষুদ্ৰ ঋণ প্ৰদান কৰিব পাৰে। কিন্তু একাংশ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে এগৰাকী গ্ৰাহকক 1,50,000 টকাৰ পৰা 5,00,000 টকা পৰ্যন্ত ঋণ প্ৰদান কৰিছিল, যিটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতিৰ পৰিপন্থী। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিজৰ লাভালাভৰ বাবে অনিয়ম

0: কৰিলেও এখন চৰকাৰে কেতিয়াও সেয়া কৰিব নোৱাৰে। গতিকে আইন সিদ্ধিভাৱে যিখিনি ঋণগ্ৰস্ত মহিলাৰ ঋণ পৰিশোধৰ প্ৰয়োজন আছিল সেয়া চৰকাৰীভাৱে ইতিমধ্যে সম্পন্ন কৰা বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। গ্ৰীষ্ম বন্ধ খোলাৰ লগে লগে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলে বিনামূলীয়া ইউনিফৰ্ম লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সদনত উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনত কংগ্ৰেছ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে উত্থাপন কৰা বিনামূলীয়া ইউনিফৰ্ম শীৰ্ষক বিষয়ৰ উত্তৰত এই কথা সদৰি কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰে। নৱম শ্ৰেণী আৰু দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ৰাজ্য চৰকাৰৰ SOPD শিতানৰ পুঁজিৰে বিনামূলীয়া ইউনিফৰ্ম প্ৰদানৰ ব্যৱস্থা আছে। সেই অনুসাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰা হৈছে। বিনামূলীয়া ইউনিফৰ্ম SMC আৰু SMDCয়ে বাছনি কৰি ক্ৰয় কৰাৰ ব্যৱস্থা কৰে। সেইদৰে ৰাজ্যৰ 16খন জিলাৰ নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলকো ইতিমধ্যে বিনামূলীয়া ইউনিফৰ্ম যোগান ধৰা হৈছে। বৰ্তমান যিসমূহ জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া ইউনিফৰ্ম পোৱা নাই সেইসমূহ জিলাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰীষ্ম বন্ধ খোলাৰ লগে লগে বিনামূলীয়া ইউনিফৰ্ম লাভ কৰিব। লগতে সমগত শিক্ষাবৰ্ষৰ পৰা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ আকাৰৰ সবিশেষ শিক্ষা হেতু পৰ্টেলত নামভৰ্তিৰ সময়তে সন্নিৱিষ্ট কৰাৰ বাবে বিভাগীয়ভাৱে নিৰ্দেশ দিয়া বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইমানেই নহয়, শিক্ষাৰ্থীসকলৰ শৰীৰৰ বাবে অনুপযোগী বিনামূলীয়া ইউনিফৰ্ম ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিনামূলীয়া ইউনিফৰ্মৰ কাপোৰৰ গুণাগুণ বাধ্যতামূলকভাৱে পৰীক্ষাৰ ব্যৱস্থা আছে। সেই মৰ্মে চলিত শিক্ষাবৰ্ষত সৰ্বমুঠ 5,867 নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে 5% নমুনা নিৰ্দিষ্ট পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, যাৰ বাবে সংশ্লিষ্ট যোগানকাৰী প্ৰতিষ্ঠানৰ পৰা বিনামূলীয়া ইউনিফৰ্মৰ কাপোৰ ক্ৰয় নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীক যোগান ধৰা বিনামূলীয়া ইউনিফৰ্মৰ কাপোৰত 17% পলিষ্টাৰ আৰু 30% কপাহৰ সংমিশ্ৰণ আছে, যিটো শিক্ষাৰ্থীসকলৰ ব্যৱহাৰৰ অনুপযোগী নহয় বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 বজাৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। চলিত বিত্তীয় বৰ্ষৰ বাকী থকা সময়ছোৱাৰ বাবে যোৱা 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উত্থাপন কৰা বাজেটক লৈ আজিৰে পৰা সদনত বিতৰ্ক আৰম্ভ হৈছে। সদনৰ বাজেট বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ আজি 9গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। বাজেট বিতৰ্কত অংশ লৈ বিজেপি বিধায়ক পল্লৱলোচন দাসে কয় যে বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰা বাজেটখন সঁচা অৰ্থত সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী। ইয়াৰ জৰিয়তে অনাগত সময়ত অসমৰ ৰাইজে সঁচা অৰ্থত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ দেখিবলৈ পাব। ইমানেই নহয়, বাজেট ভাষণৰ জৰিয়তে বিত্তমন্ত্ৰীয়ে লিংগ সমতা স্থাপনৰ পোষকতা কৰা বুলিও তেওঁ সদনত উল্লেখ কৰে। বিপৰীতে বিত্তমন্ত্ৰী দাখিল কৰা বাজেটখন ৰাজ্য চৰকাৰৰ আত্মপ্ৰশংসাসূচক বাণীৰে পৰিপূৰ্ণ বুলি উল্লেখ কৰে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে। তেওঁ কয় যে বিত্তমন্ত্ৰী দাখিল কৰা বাজেটত ৰাইজৰ সমস্যা সমাধান কৰিব পৰাকৈ কোনো স্পষ্ট নীতি প্ৰতিফলিত হোৱা নাই। এয়াই আছিল অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা।
1: ইমান পৰে বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি। এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ ষষ্ঠ দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। সদনত মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিতং তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ 1,25,000 টকাতকৈ বেছি দিব নোৱাৰে। মাইক্ৰ ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদান কৰি সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। ডি ভোটাৰ সন্দৰ্ভতো আজি সদনত আলোচনা অনুষ্ঠিত হয়।

0: বিধায়ক নুরুল ইসলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 জন লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। হাতী মানুহৰ সংঘাতক লৈ হোৱা আলোচনাত পৰহিলৈ সদনত বাজেট আলোচনাৰ অন্তত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সন্দৰ্ভতো আজি সদনত আলোচনা।
1: বিধানসভাৰ আজিৰ দিনটো পৰ্যালোচনা শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ এটি লোকগীত।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ শ্ৰোতাসকলৰ হোৱাটছআপ যোগে অনুৰোধীয় গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানত আৰম্ভণিতে আমি শ্ৰোতাসকলৰ যি হোৱাটছআপ যোগে যি মেছেজ কৰিছে সেই প্ৰথম গীতটো অনুৰোধৰ বিষয়ে আমি জনাবলৈ লৈছোঁ। লিখিছে আমালৈ, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব, মই এজন মূৰ্চনাৰ নিয়মে আগ্ৰহী শ্ৰোতা, মই জনাই মেচাকি চাপৰিৰ ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰী মূৰ্চনা অনুষ্ঠানটি শুনি আছোঁ। মোক জুবিন গাৰ্গৰ যদি জীৱনৰ ৰংবোৰে এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰ'লোঁ। সেই গীতটি শুনিব বিচাৰিছে মৰমৰ পৰিয়ালৰ সৈতে ৰমেশ পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, চন্দ্ৰকান্ত টাইড, অজিত কুমাৰ শৰ্মা, বিনোদ গগৈ, সোণৰাম লালুং, সন্ধ্যাৰাণী গগৈ। প্ৰিয় শ্ৰোতা, আপোনালোকে তেজপুৰ আকাশবাণীৰ এই মূৰ্চনা অনুষ্ঠানটিলৈ যথেষ্ট সহায় দিছে। আপোনালোকে প্ৰতিদিনেই বিভিন্ন গীতৰ অনুৰোধ জনাই আহিছে। আমি পাৰ্যমানে আপোনালোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আপোনালোকলৈ আগবঢ়াইছোঁ এই গীতটি। বিশেষভাৱে আপোনালোকে যিটো গীতৰ অনুৰোধ জনাইছে সেই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ।

শ্ৰোতাসকল, যিসকল শ্ৰোতাই আমালৈ অনুৰোধ জনালে তেখেতসকলৰ বাবে আগবঢ়াইছোঁ জুবিন গাৰ্গৰ এটি গীত। যিহেতু আমাৰ হাতত এই গীতটি কিছু অসুবিধা, আমাৰ কাৰিকৰী অসুবিধা, গতিকে জুবিন গাৰ্গৰ আগবঢ়াইছোঁ মাজুলীৰ এই গীতটো।

শ্রোতা, আপোনালোকে যি অনুৰোধ গীতৰ অনুষ্ঠান আপোনালোকে যি অনুৰোধ জনাইছিলে, সেই অনুৰোধৰ অনুৰোধ মৰ্মে আমি এই গীতটি বজাব লৈছোঁ, যদি জীৱনৰ ৰং। আৰু এইটো অনুৰোধ জনাইছিল মেচাকি চাপৰি ৰাম সিং ৰাভাৰ আৰু তেওঁৰ সংগীসকলে। সেই গীতটি শ্ৰোতাসকললৈ আগবঢ়াইছোঁ।

আন এগৰাকী শ্ৰোতাই লিখিছে, প্ৰতি মূৰ্চনা তেজপুৰ অনাতাঁৰ কেন্দ্ৰ তেজপুৰ, কেনে আছে মূৰ্চনা? আশা কৰোঁ তোমাৰ লগতে তোমাৰ পৰিয়ালৰ তথা তোমাক ভাল পোৱা সকলো কুশলে আছে। আজি আমাক জয়ন্ত হাজৰিকাদেৱৰ এয়াতো নহয় অহাৰ সময় অ' বৰষা কিয় আহিলা এই গীতটি শুনাবৰ বাবে বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ সহকাৰে ইতি তোমাৰেই অজিত বিনোদ চন্দ্ৰকান্ত অমল বিমল সোণাৰাম পবিত্ৰ পংকজ সন্ধ্যা ৰিম্পী উবন্তী টুটুমণি আৰু জানমণি অনাতাঁৰ মৰম পৰিয়াল গোলাঘাট মৰাণ শিৱসাগৰ আৰু লখিমপুৰ ধেমাজি আৰু জোনাইৰ পৰা এইসকল শ্ৰোতাই আমালৈ অনুৰোধ জনাইছে। আৰু শ্ৰোতাসকলৰ অনুৰোধ মৰ্মে জয়ন্ত হাজৰিকাৰ বহু জনপ্ৰিয় গীত এয়াতো নহয় অহাৰ সময়।

किया सुना हार हमार।

শ্ৰোতাসকলে মূৰ্চনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলৰ অনুৰোধৰ গীত অনুষ্ঠান, আমি পাৰ্যমানে শ্ৰোতাসকলে যিসমূহ গীত আমালৈ অনুৰোধ কৰে সেই গীতসমূহ আমি শুনাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ আমালৈ এখন চিঠি আহিছে, প্ৰতি মূৰ্চনা নমস্কাৰ ল'ব, জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত শুনাবলৈ অনুৰোধ জনালোঁ, ৰিজুদেৱী গুৱাহাটী। জুবিন গাৰ্গৰ বহু জনপ্ৰিয় গীত আছে, সেই জনপ্ৰিয় গীতৰ মাজত আমি শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ বিশেষ এটি গীত, মাজুলী।

এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছিলে আন এগৰাকী শ্ৰোতায়ো। তেওঁ লিখিছিলে, প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ কেন্দ্ৰৰ, মই এগৰাকী নিয়মীয়া শ্ৰোতা। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনি মোৰ খুব ভাল লাগে। মোক এটি গীত শুনাওঁ বুলি আশা ৰাখিলোঁ। জুবিন গাৰ্গৰ কণ্ঠৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে গীতটি। গীতটি জাৰ্জি বন্তি গগৈ বৰুৱালৈ উচৰ্গা কৰিছোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি দীপেন বৰুৱা আৰু জাৰ্জি বৰুৱা, কুৰিগাঁও, শিৱসাগৰ। আপোনালোকেও অনুৰোধ জনাইছিলে গীতটোৰ বাবে, আৰু ইতিমধ্যে গীতটো আমি শ্ৰোতাসকলৰ অনুৰোধ মৰ্মে প্ৰচাৰ কৰিলোঁ। এইবাৰ এখন আন এটা মেছেজলৈ আহিছোঁ। প্ৰতি মূৰ্চনা শ্ৰদ্ধা ল'ব, মূৰ্চনা অনুষ্ঠান মোৰ খুব প্ৰিয় অনুষ্ঠান। এইখন মোৰ দ্বিতীয় পত্ৰ। খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈতকণ্ঠত যিকোনো এটা গীত শুনাবলৈ অনুৰোধ জনালোঁ। যিহেতু আপোনালোকে খগেন মহন্ত, অৰ্চনা মহন্তৰ এটি গীত শুনিব বিচাৰিছে দ্বৈতকণ্ঠত, গতিকে খগেন মহন্ত, অৰ্চনা মহন্তৰ এটি জনপ্ৰিয় গীত, সেই গীতটি আপোনালোকৰ অনুৰোধ মৰ্মে আগবঢ়াইছোঁ। জোনটি ওলালে তৰাটি ওলাব।

আন এগৰাকী শ্ৰোতা, তেওঁ লিখিছে, আকাশবাণী তেজপুৰৰ মই এজন নিয়মীয়া শ্ৰোতা। মূৰ্ছনা অনুষ্ঠানলৈ মোৰ শুভেচ্ছা জনালোঁ। লগতে মোৰ সকলো অনুৰোধৰ গীত শুনোৱাৰ বাবে মূৰ্ছনা অনুষ্ঠানক ধন্যবাদ জনাইছোঁ। মোৰ এটি ভাল লগা গীত শুনাবৰ বাবে আগ্ৰহেৰে মই এইটো পত্ৰ প্ৰেৰণ আগ্ৰহেৰে মই এই মেছেজটি প্ৰেৰণ কৰিছোঁ। গীতটি হৈছে তৰালি শৰ্মাৰ শ্ৰাৱণী মেঘৰ সেমেকা সন্ধ্যা। আশা কৰোঁ মোৰ এই অনুৰোধৰ গীতটি নিশ্চয় শুনাব। অভিজিত কলিতা, তেজপুৰ। তেজপুৰ অভিজিত কলিতা, আপোনাৰ অনুৰোধ মৰ্মে আমি আপোনালৈ আগবঢ়াইছোঁ তৰালি শৰ্মাৰ সেই বিশেষ গীতটি।

হিন্দী বলছবি গীত অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ কভি হাঁ কভি না বলছবিত অলকে আগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবিৰ গীত অনুষ্ঠানত এইবাৰ শ্ৰোতালৈ আগবঢ়াইছোঁ হাকিকত বোলছবিত অলকে আগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত শ্ৰোতাসকললৈ এবাৰ আগবঢ়াইছোঁ মিলন ভুলছবিত পংকজ উদাস আৰু সন্ধ্যা সংগমৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এই আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:15। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব, নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব কাইলৈ বিয়লি 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত, পৰিবহণৰ নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।